আকাশবাণী তেজপুৰ, আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 18 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 5 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: সেইবাবে গণিত শাস্ত্ৰ, দৰ্শন, ৰসায়ন শাস্ত্ৰ, শৰীৰ তত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আৰ্মহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
1: আজিৰ মুকুতামালাৰ কথাখিনি ৰাজা ৰামমোহন ৰায়ৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে পণ্ডিত ভি জি যোগৰ বেহেলাবাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্রীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভি জি যোগৰ বেহেলাবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো দলী বৈশ্যৰ কণ্ঠৰ বৰগীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনোৱা হওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত।

শ্রোতাসকলে দলী বৈশ্যৰ কণ্ঠৰ বৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।

দলিবৈশ্যৰ কণ্ঠৰ বৰগীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

দিনৰ 11:25ৰ পৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত স্বনিয়োজনৰ বাবে মীন পালন এই বিষয়ে হোৱা আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই, আগ ধৰিব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ, নিশা 9:30 আলাপ অনুৰাগ, বিশিষ্ট কণ্ঠশিল্পী অনিমা চৌধুৰীৰ বিষয়ে যুগুতোৱা অনুষ্ঠানটিৰ প্ৰযোজনা অজয় কুমাৰ বৰাৰ। আজি 3য় খণ্ডৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। সন্ধিয়া 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানত হিন্দী বৰ্ণমালাৰ পাঠ আগবঢ়াব সুতপা ৰয়ে। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ কৰ্মশালাত শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখাৰ 2য় ভাগ শুনিবলৈ পাব। সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট স্বৰোদবাদক তৰুণ চন্দ্ৰ কলিতা আৰু শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট কণ্ঠশিল্পী প্ৰজ্ঞান বৰুৱা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 10:30 আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

বিয়লি 3:15 নেপালী অনুষ্ঠানত দিলীপ আচার্যৰ চুটি গল্প আৰু টেকনাথ সুবেদীৰ স্বৰচিত কবিতা পাঠ, 3:45 কাৰ্বি অনুষ্ঠানত এটি কথিকা ইম্পৰ্টেন্স অফ টিচাৰ্ছ ডে, 4:30 বড়ো অনুষ্ঠানত বিৰূপাক্ষ গিৰি বসুমতাৰীৰ কথিকা সিগনিফিকেণ্ট অফ টিচাৰ্ছ ডে, 6:55 জ্ঞান বিজ্ঞান, 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ, 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ 16 খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 8:30 গীতিমালিকাত ভূপেন হাজৰিকা, ৰাণু বৈশ্য, বীৰেন্দ্ৰনাথ দত্ত, পাৰ্বিন চুলতানা আৰু সুৱেজ বৰদলৈৰ কণ্ঠৰ গীত শুনিবলৈ পাব।

পুৱা 9:20 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য নামঘোষা, ৰচনা দীপমণি চুতীয়াৰ, প্ৰযোজনা তপন দত্তৰ, আজি দ্বিতীয় খণ্ড। দিনৰ 10:00 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত মেঁ হুঁ না ছবিখনৰ গীত শুনিবলৈ পাব। দিনৰ 11:05 পৰাগমালা লাইভ, দিনৰ 1:10 আৰু নিশা 7:45 মনদীপ মহন্তৰ কণ্ঠৰ আধুনিক গীত, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ মধুমদ সাৰংগ, 1:50 সুধা কণ্ঠৰ গীত,

দিনৰ আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 আধুনিক গীতৰ অনুষ্ঠান, 6:40 সুতপা চক্ৰৱৰ্তীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিবলৈ পাব, 7:05 বৃন্দগান, 7:20 আধুনিক গীতৰ অনুষ্ঠান, 7:45 পূবালীৰ সুৰত কেশৱ চন্দ্ৰ ইংতিৰ কণ্ঠত কাৰ্বি গীত, 8:02 দৃষ্টিপাত,

8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, নিশা 9 বজাত চিত্ৰগীত, নিশা 10 বজাত অখিল ভাৰতীয় সংগীত অনুষ্ঠানত মৃদংগম লয়বিন্যাসম, শিল্পী বিদ্বান ভি কালীপ্ৰসাদ বাবু, পাখোৱাজত ভিতাল ৰাজপুৰা। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ডক্টৰ সৰ্বেপল্লী রাধাকৃষ্ণন। ডক্টৰ সৰ্বেপল্লী রাধাকৃষ্ণন এগৰাকী ভাৰতীয় দার্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুড়ি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সৰ্বেপল্লী রাধাকৃষ্ণন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আছিল আৰু পিছত 1962 চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ আগৰ মাদ্ৰাজৰ তিৰুতানী নামে ঠাইত রাধাকৃষ্ণনে জন্মগ্ৰহণ কৰে। তেওঁৰ দেউতাকৰ নাম আছিল সৰ্বেপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম আছিল সীতামা। রাধাকৃষ্ণন বীৰাস্বামীৰ দ্বিতীয়গৰাকী সন্তান আছিল। জন্মস্থান তিৰুতানী।

বীৰাস্বামীৰ পৰিয়াল আৰু সেই সময় এই সকলোবোৰ ভৱিষ্যৎ দাৰ্শনিক ৰাজনীতিবিদগৰাকীৰ জীৱন গঢ়াৰ বাবে এক উপযুক্ত আদৰ্শ পটভূমি আছিল। ৰাধাকৃষ্ণনৰ 8 বছৰ বয়স হোৱালৈকে তেওঁ পিতৃ মাতৃৰ তত্ত্বাৱধানত থাকি শিক্ষা লয়। ইয়াৰ পাছত 1896 চনত ৰাধাকৃষ্ণনক তিৰুপতিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণনৰ একাগ্ৰতালৈ চাই তেওঁৰ পিতৃয়ে তেওঁক এখন খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিদ্ধান্ত লয়। 1896 চনৰ পৰা 1900 চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পাছত ৰাধাকৃষ্ণনে 1900 চনৰ পৰা 1904 চনলৈ ভেলোৰ কলেজ আৰু 1904ৰ পৰা 1908 চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালচোৱা ৰাধাকৃষ্ণনে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ মাজত। মিছনাৰীসকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠানসমূহৰ কটকটীয়া নীতি নিয়ম আৰু উচ্চমানৰ শিক্ষাদানৰ মাজত ৰাধাকৃষ্ণন ডাঙৰ দীঘল হৈছিল। ৰাধাকৃষ্ণনৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ মাতৃৰ দৃষ্টিভংগীৰ প্ৰখৰতাও যথেষ্ট অৰিহণা যোগাইছিল। BA পাঠ্যক্ৰমত অংক, পদাৰ্থ বিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন এইকেইটা বিষয়ৰ কোনটোক তেওঁ অনাৰ্ছ বিষয় হিচাপে ল'ব তাক লৈ ৰাধাকৃষ্ণন কিছু দুমজাত পৰিছিল। এনে সময়তে সেই কলেজৰ পৰাই দৰ্শনত অনাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণনক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে। এই কিতাপকেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায় তাৰ পৰিণতিত তেওঁ দৰ্শনতে অনাৰ্ছ লোৱাৰ কথাটো সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বে তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। মাইচুৰ বিশ্ববিদ্যালয়ত 1918 চনত তেওঁ দৰ্শনৰ অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ পাছত 1921 চনত কলিকতা বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপক হিচাপে যোগদান কৰে। পাছত 1931 চনত উপাচাৰ্য হিচাপে অন্ধ্ৰ বিশ্ববিদ্যালয়ত যোগদান কৰে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষা ক্ষেত্ৰত ৰাধাকৃষ্ণনে বিভিন্ন দায়িত্ব পালন কৰিছিল। 1952 চনৰ পৰা 1956 চনলৈ আৰু পুনৰ 1957 চনৰ পৰা 1962 চনলৈকে তেওঁ দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল আৰু 1962 চনত ৰাধাকৃষ্ণন ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। সেই সময়তে বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে। উল্লেখযোগ্য যে ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন 5 ছেপ্টেম্বৰ তাৰিখটো আমাৰ দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়। বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 1,80,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 1,40,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য।

জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰীড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, জাতি গঠনত অনবদ্য অৰিহণা আগবঢ়োৱা শিক্ষকসকলৰ প্ৰতি সন্মান জনোৱাৰ অৰ্থে সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নাগালেণ্ডত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই বিধানসভাৰ চলিত অধিৱেশনত প্ৰকাশ কৰে। আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। তেওঁ শিক্ষক আৰু শিক্ষাবিদসকলক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ, প্ৰযুক্তিক আঁকোৱালি ল'বলৈ আৰু উদ্ভাৱনীমূলক পাঠদান পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

0: উপলক্ষে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে নিষ্ঠাৱান শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ অনন্য সম্ভাৱনাক চিনি উলিয়াই তেওঁলোকক অনুপ্ৰাণিত কৰাৰ লগতে উৎসাহিত কৰিব পাৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিক্ষকসকলক তেওঁলোকৰ স্বতন্ত্ৰ চিন্তাধাৰা প্ৰসাৰিত কৰিবলৈ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুসন্ধানৰ মনোভাৱ গঢ়ি তুলিবলৈ আহ্বান জনায়। জাতি গঠনত তেওঁলোকৰ অৱদানৰ বাবে সকলো নিষ্ঠাৱান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিবলৈ শিক্ষকসকলক আহ্বান জনায়। শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক এগৰাকী অসাধাৰণ শিক্ষক হিচাপে অভিহিত কৰে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি পুৱা নতুন দিল্লীত 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। নিৰ্বাচিত শিক্ষকসকল 27খন ৰাজ্য, 4টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ। ইয়াৰ লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। এই বঁটা প্ৰদান অনুষ্ঠানত প্ৰতিজন বঁটা প্ৰাপকৰ দৃষ্টান্তমূলক কাম কাজ প্ৰতিফলিত হোৱা চুটি তথ্যচিত্ৰও প্ৰদৰ্শিত হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভালভুলাৰ আৰু গাঁথনিগত হৃদৰোগৰ চিকিৎসাক আগুৱাই নিয়াৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় শৈক্ষিক সভা ইণ্ডিয়া ভাল্ভছ 2026ত অংশগ্ৰহণ কৰাৰ লগতে চেন্নাইৰ গুইণ্ডিত ইণ্ডিয়া ভাল্ভছ ৰেজিষ্ট্ৰী মুকলি কৰিব। তেওঁ ইয়াৰ উপৰি দিনমালাৰ বাতৰি কাকতৰ 75 বছৰ উপলক্ষে এটা ডাক টিকট উন্মোচন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অব কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই উপলক্ষে শ্ৰীমোদীয়ে সমাৱেশত ভাষণ দিব। শ্ৰীৰাম কলেজ অব কমাৰ্চ ভাৰতৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান। বাণিজ্য, অৰ্থনীতি আৰু ব্যৱস্থাপনাৰ বিশিষ্ট কেন্দ্ৰ এই মহাবিদ্যালয়খন 1926চনত বিশিষ্ট উদ্যোগপতি আৰু সমাজ সেৱক ছাৰ শ্ৰীৰামে স্থাপন কৰিছিল। এই মহাবিদ্যালয়খনে বিগত শতিকাত ভালে সংখ্যক উচ্চ শিক্ষাৰে শিক্ষিত প্ৰশাসক, উদ্যোগপতি, নীতি নিৰ্ধাৰক তথা জাতি নিৰ্মাতাক গঢ়ি তুলিছিল। শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি আজি শিক্ষক দিৱসো পালন কৰা হ'ব। এই অনুষ্ঠানত প্ৰজন্মক গঢ় দিয়া আৰু সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক সন্মান জনোৱা হ'ব। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই কয় যে ৰাজ্যখন বৰ্তমান শান্তিপূৰ্ণ আৰু সুস্থিৰ হৈ পৰাৰ লগতে দেশৰ বাকী অংশ আৰু বিশ্বৰ সৈতে ক্ৰমান্বয়ে সংযুক্ত হৈ পৰিছে। বিধানসভাৰ চলিত অধিৱেশনত ভাষণ দি মুখ্যমন্ত্ৰী ৰিঅ'ই কয় যে আজি নাগালেণ্ড কেইবা দশকৰ আগৰ তুলনাত বহু পৰিমাণে পৃথক, যিয়ে শান্তি, সংযোগ আৰু উন্নয়নৰ ক্ষেত্ৰখনত উল্লেখযোগ্য উন্নতি প্ৰতিফলিত কৰিছে। তেওঁ উল্লেখ কৰে যে যোৱা 5 বছৰত ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতি যথেষ্ট উন্নত হৈছে আৰু 1963চনত আৰম্ভণিৰে পৰাই ইয়াৰ ইতিহাসৰ আটাইতকৈ শান্তিপূৰ্ণ পৰিস্থিতিৰ ভিতৰত অন্যতম বুলি তেওঁ অভিহিত কৰিছে। ৰিঅ'ই কয় যে ভূগৰ্ভস্থ কাৰ্যকলাপ এই সময়ছোৱাত যথেষ্ট হ্ৰাস পাইছে। অথচ 2004চনৰ পৰা 2009চনৰ ভিতৰত 257টাতকৈও অধিক ভূগৰ্ভস্থ কাৰ্যকলাপৰ ফলত ভূগৰ্ভস্থৰ কেডাৰ আৰু সাধাৰণ নাগৰিককে ধৰি 120জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল। ইফালে আন্তঃগোষ্ঠীয় সংঘৰ্ষৰ লগতে 6জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হয়। তেওঁ লগতে কয় যে পূৰ্বৰ অশান্তিময় পৰিস্থিতিৰ বৰ্তমান সাম কটাৰ লগতে নাগালেণ্ডৰ শান্তিপূৰ্ণ আইন শৃংখলা পৰিস্থিতি আৰু অধিক উন্নত হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত বৰ্তমান মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ হ্ৰাস পাইছে। ৰাজ্যখনত বৰ্তমান প্ৰতি লাখ জনসংখ্যাত 5.1% মহিলাৰ বিৰুদ্ধে হিংসা সংঘটিত হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ প্ৰতি লাখ মহিলাৰ বিপৰীতে 64.6%। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ৱাৰ্ছত পোলেণ্ডৰ ৰাষ্ট্ৰপতি কেৰল নাৱৰিকক সাক্ষাৎ কৰি ভাৰত পোলেণ্ড কৌশলগত অংশীদাৰিত্বৰ ইতিবাচক দিশ সন্দৰ্ভত আলোচনা কৰে। তেওঁ ভাৰত পোলেণ্ড সংসদীয় গোটৰ সদস্যসকলকো সাক্ষাৎ কৰি সমসাময়িক ভাৰত পোলেণ্ড সম্পৰ্ক সুদৃঢ় কৰা সন্দৰ্ভত মত বিনিময় কৰে।
1: We are working on agreements including cybersecurity, space, clean coal, classified information, critical minerals, and I'm confident that they will add both texture and substance to our ties. On people-to-people exchanges, I'm glad to announce that the second edition of the Jam Sahib Memorial Youth Exchange Program will be taking place in October.
0: ইয়াৰ পূৰ্বে মন্ত্ৰী শ্ৰী জয়শংকৰে পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ৰাডোশ্লভ ছিকৰস্কীক সাক্ষাৎ কৰি 2024-2028 চনৰ যুটীয়া কাৰ্য পৰিকল্পনাৰ অগ্ৰগতি পৰ্যালোচনা কৰে। খাদ্য, ইন্ধন আৰু সাৰ উপলব্ধতাৰ সৈতে জড়িত চলি থকা সংঘাত আৰু বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীজয়শংকৰে কয় যে ভাৰত আৰু পোলেণ্ডে গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিতৰ্ক গঢ় দিয়াত সহযোগিতা কৰিব পাৰে।

0: চিকৰস্কিৰ সৈতে সংবাদ মাধ্যমৰ আগত ভাষণ দি তেওঁ কয় যে তেওঁলোকে ইউক্ৰেইনৰ সংঘাতকে ধৰি বিশ্ব আৰু আঞ্চলিক বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। বিভিন্ন সংঘাতৰ অন্ত পেলাবলৈ তেওঁ কূটনৈতিক প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত কালিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। গুজৰাটত আজিৰে পৰা বিশ্ব আৰ্চাৰী পেৰা শৃংখল 2026 অনুষ্ঠিত হ'ব। এই শৃংখলত 19খন দেশৰ 105গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ব আৰ্চাৰী পেৰা শৃংখল অনুষ্ঠিত হৈছে। আহমেদাবাদৰ সবৰমতী ৰিভাৰ ফ্ৰণ্টত অনুষ্ঠিত এই শৃংখলাৰ তৃতীয় পৰ্যায় 9 ছেপ্টেম্বৰত সামৰণি পৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে যোৱা সন্ধিয়া ভাৰ্চুৱেলি এই শৃংখলাখন উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে ভাৰত বৰ্তমান বিশ্ব ক্ৰীড়াৰ কেন্দ্ৰ হোৱাৰ দিশে আগবাঢ়িছে। তেওঁ কয় যে অনাগত সময়ত দেশখনে ক্ৰীড়াৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব।
1: 19 দেশ 108 পেৰা এথলীট হিচা লৈ ৰে সভি কোনে যা ৰা হওঁ কি আহমেদাবাদ, গুজৰাট আৰু ভাৰত আনে বালে দিনো মে খেল জগত কে চাহে অলিম্পিকছ জুড়ে হুৱে খেল হো, चाहे पैरा ओलंपिक से जुड़े हुए खेल हो, सभी प्रकार के खेल का ये बहुत बड़ा सेंटर बनने वाला है। हम मोदी जी के नेतृत्व में भारत को विश्व में सबसे बड़ा स्पोर्ट्स का एक सेंटर बनाने के लिए आगे बढ़ रहे हैं।
0: तो कोई जब भारत शिक्षा ক্ৰীড়া প্ৰশিক্ষণ, ক্ৰীড়াৰ সুবিধা আৰু সঁজুলি উৎপাদনৰ কেন্দ্ৰও হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ লক্ষ্য কেৱল পদক প্ৰাপ্তিকে সীমাবদ্ধ নহয়, বৰং অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছ, পুলিচ গেমছ আৰু অন্যান্য প্ৰতিযোগিতাসমূহত প্ৰদৰ্শিত সকলো ক্ৰীড়া আৰু ইয়াৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলা। মহিলাৰ টি টুৱেণ্টি এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই ইণ্ডোনেছিয়াক 6 উইকেটত পৰাস্ত কৰে। ইণ্ডোনেছিয়াৰ 71 ৰাণৰ প্ৰত্যুত্তৰত আৰব আমিৰী ৰাষ্ট্ৰই 13 অভাৰ এটা বলত 4 উইকেটৰ বিনিময়ত 75 ৰাণ সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। জাতি গঠনত অনবদ্য অৰিহণা আগবঢ়োৱা শিক্ষকসকলৰ প্ৰতি সন্মান জনোৱাৰ অৰ্থে সমগ্ৰ দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নাগালেণ্ডত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই বিধানসভাৰ চলিত অধিৱেশনত প্ৰকাশ কৰে। আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মায়।

জন ৱেজলিয়ে কৈছিল, তুমি যিমান পাৰা সিমান উপাৰ্জন কৰা, যিমান পাৰা সিমান সঞ্চয় কৰা আৰু যিমান পাৰা সিমান আনক দিয়া। প্ৰিয় শ্ৰোতা, আজি ভাঙনি কোঁৱৰ হিচাপে খ্যাত আনন্দচন্দ্ৰ আগৰৱালাৰ উপজা দিন।

তেখেত আছিল এগৰাকী প্ৰসিদ্ধ কবি, অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আৰু লেখক। জোনাকী যুগৰ অসমীয়া লেখকসকলৰ ভিতৰত আনন্দচন্দ্ৰ আগৰৱালা আছিল অন্যতম। তেখেতে 1916 চনত ৰায় চাহাব আৰু 1921 চনত ৰায় বাহাদুৰ উপাধি লাভ কৰিছিল। ছাত্ৰ অৱস্থাতেই আনন্দচন্দ্ৰ আগৰৱালাই কেইগৰাকীমান বন্ধুৰ সৈতে লগ লাগি ধৰ্মসংগীত নামে এখনি পুথি ৰচনা কৰিছিল। 1906 চনত তেখেতে পুলিচ মেনুৱেল ৰচনা কৰিছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তেখেতক 1934 চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। আনন্দচন্দ্ৰ আগৰৱালা আছিল অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এগৰাকী সক্ৰিয় সদস্য আৰু জোনাকী কাকতৰ এগৰাকী নিয়মীয়া লেখক। 1940 চনৰ 16 ডিচেম্বৰ তাৰিখে আনন্দচন্দ্ৰ আগৰৱালাৰ দেহাৱসান ঘটে। শিক্ষক এক সাধাৰণ শব্দ নহয়, ই হৈছে ব্যক্তিত্ব বিকাশৰ অন্যতম উপাদান। সমাজ গঠনত শিক্ষকৰ ভূমিকা অপৰিসীম। জ্ঞানৰ জুতিৰে সমাজৰ অন্ধকাৰ বিনাশী, পোহৰৰ বাট কাটিবলৈ শিকায় শিক্ষকসকলে। আজি 5 ছেপ্টেম্বৰ।

0: 1940 চনৰ 16 ডিচেম্বৰ তাৰিখে আনন্দচন্দ্ৰ আগৰৱালাৰ দেহাৱসান ঘটে। শিক্ষক এক সাধাৰণ শব্দ নহয়, ই হৈছে ব্যক্তিত্ব বিকাশৰ অন্যতম উপাদান। সমাজ গঠনত শিক্ষকৰ ভূমিকা অপৰিসীম। জ্ঞানৰ জ্যোতিৰে সমাজৰ অন্ধকাৰ বিনাশী, পোহৰৰ বাট কাটিবলৈ শিকায় শিক্ষকসকলে। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। শিক্ষা হৈছে জীৱনৰ এক অবিচ্ছেদ্য অংগ। আনহাতে এগৰাকী শিক্ষক অবিহনে জীৱনত কোনেও সাৰ্থক হ'ব নোৱাৰে। প্ৰতিগৰাকী ব্যক্তিৰে বিভিন্ন পৰ্যায়ত বিভিন্ন পৰিস্থিতিত বিভিন্নজন শিক্ষক বা গুৰু থাকে। ভাৰতৰ এগৰাকী বিশিষ্ট পণ্ডিত, দাৰ্শনিক তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ। আজি তেখেতৰ উপজাদিন আৰু তেখেতৰ জন্মদিনতে পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক দিৱসৰ তাৎপৰ্য কেৱল শিক্ষকসকলক সন্মান জনোৱাতে সীমাবদ্ধ নহয়। শিক্ষকৰ অদম্য প্ৰচেষ্টা, কৰ্তব্যনিষ্ঠা আৰু অটল মনোবলৰ বাবে শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল 1888 চনত। শিক্ষাৰ শক্তি আৰু আমাৰ জীৱন গঢ় দিয়াত শিক্ষকৰ ভূমিকাক বিশ্বাস কৰা এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল ৰাধাকৃষ্ণণ। 1952 চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পিছত দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে 1962 চনৰ পৰা 1967 চনলৈ তেখেতে ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত হয়। ৰাষ্ট্ৰপতি হোৱাৰ সময়ত তেখেতৰ কিছুমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা অনুৰাগীয়ে 5 ছেপ্টেম্বৰত তেখেতৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল। মহান পণ্ডিতগৰাকীয়ে কৈছিল, মোৰ জন্মদিনৰ পৰিৱৰ্তে যদি 5 ছেপ্টেম্বৰ দিনটোক শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয় তেন্তে সেয়া মোৰ সৌভাগ্য হ'ব। জীৱনকালত তেখেতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু ব্ৰিটিছ ৰয়েল অৰ্ডাৰ অৱ মেৰিটৰ সন্মানীয় সদস্য পদকে ধৰি কেইবাটাও সন্মানেৰে বিভূষিত হৈছিল। এগৰাকী মহান শিক্ষাবিদৰ 1975 চনৰ 17 এপ্ৰিলত দেহাৱসান ঘটে। সমগ্ৰ জীৱনজুৰি আনক অনুপ্ৰাণিত আৰু প্ৰভাৱিত কৰে শিক্ষকসকলে। সেয়ে শিক্ষক দিৱসৰ দিনা এইসকল নীৰৱ সেৱক, জ্ঞানৰ খনিকৰ, সমাজৰ অভিভাৱকক শ্ৰদ্ধা জনাবলৈ বিভিন্ন অনুষ্ঠান আৰু উৎসৱৰ আয়োজন কৰা হয়। এই দিনটোতে শিক্ষাৰ ক্ষেত্ৰত জড়িত থাকি জ্ঞান প্ৰদান কৰা দেশৰ লগতে ৰাজ্যৰ কৃতি শিক্ষকসকলক ৰাজ্যিক তথা ৰাষ্ট্ৰীয়ভাৱে পুৰস্কৃত কৰা হয়। শিক্ষক দিৱসৰ এই শুভ ক্ষণত আজি আমাৰ সৈতে আছে এই বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাপ্ৰাপক আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈ।
1: আজি শিক্ষক দিৱসৰ এই পবিত্ৰ আৰু গৌৰৱময় দিনটোত সমগ্ৰ শিক্ষক সমাজলৈ আন্তৰিক সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰাৰ এই গৌৰৱময় প্ৰাক্ষণত মোৰ মনটো আজি অতীতলৈ উভতি গৈছে। প্ৰাথমিক বিদ্যালয়ৰ প্ৰথমটো পাঠৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়ৰ উচ্চ শিক্ষালৈকে মোৰ জীৱনৰ প্ৰতিটো খোজত জ্ঞানৰ পোহৰ বিলাই দিয়া প্ৰতিগৰাকী শিক্ষাগুৰু স্মৰণ কৰিছো। তেওঁলোকৰ মৰম, শাসন, অনুপ্ৰেৰণা আৰু আশীৰ্বাদেই মোৰ জীৱনৰ পথ প্ৰদৰ্শক হৈ আহিছে। আজি মই যি পৰিচয়ৰে পৰিচিত, যি সন্মান লাভ কৰিবলৈ সক্ষম হৈছো, তাৰ আঁৰত আছে মোৰ এই প্ৰতিগৰাকী গুৰুৰ আশীৰ্বাদ। সেয়ে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰিবলৈ আগবাঢ়ি যোৱাৰ এই বিশেষ মুহূৰ্তত মোৰ জীৱনৰ প্ৰতিগৰাকী শিক্ষাগুৰুৰ শ্ৰীচৰণত আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদিছোঁ। বৰ্তমান সমাজত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ বাবেই শিক্ষকৰ গুৰুত্ব আগতকৈ বহুগুণে বৃদ্ধি পাইছে। কাৰণ আজিৰ যুগতো তথ্য আৰু প্ৰকৃত জ্ঞানৰ মাজত পাৰ্থক্য বুজাই দিয়া, সঠিক ভুল বিচাৰ কৰাৰ ক্ষমতা গঢ়ি তোলা আৰু জ্ঞানক মানৱীয় মূল্যবোধৰ সৈতে সংযোগ কৰাটোৱেই শিক্ষকৰ অন্যতম ডাঙৰ দায়িত্ব। মোৰ শিক্ষকতা জীৱনৰ অভিজ্ঞতাৰ পৰা মই উপলব্ধি কৰিছো যে বিশেষকৈ মোৰ বিদ্যালয়ৰ দৰে বহু প্ৰথম প্ৰজন্মৰ শিক্ষাৰ্থী থকা পৰিৱেশত শিক্ষক কেৱল পাঠদান কৰা ব্যক্তি নহয়। শিক্ষকে কেতিয়াবা পথ প্ৰদৰ্শক, কেতিয়াবা অভিভাৱক আৰু কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ সপোনৰ প্ৰথম বিশ্বাসী ব্যক্তি। তেওঁলোকৰ মাজত আত্মবিশ্বাস সৃষ্টি কৰা, নিজৰ সামৰ্থ্যক চিনিবলৈ সহায় কৰা আৰু ময়ো পাৰোঁ বুলি ভাবিবলৈ সাহস দিয়াটোৱেই মোৰ শিক্ষকতাৰ এক গুৰুত্বপূৰ্ণ অংশ। আনহাতে অভিভাৱকসকলৰ বাবেও শিক্ষক হৈছে এক বিশ্বাসযোগ্য সহযোগী। সন্তানৰ কেৱল পৰীক্ষাৰ ফলাফল নহয়, তেওঁৰ আচৰণ, মানসিকতা, প্ৰতিভা, দুৰ্বলতা আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে অভিভাৱকক বুজাই বিদ্যালয় আৰু ঘৰক একেলগ লৈ আগবাঢ়ি নিয়াটো শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকা। সমাজৰ ক্ষেত্ৰত শিক্ষক হৈছে এক সামাজিক পৰিৱৰ্তনৰ বাহক। শিক্ষা কেৱল বিদ্যালয়ৰ চাৰিবেৰ ভিতৰত সীমাবদ্ধ নহয়। এগৰাকী শিক্ষকে যেতিয়া অভিভাৱক, সমাজ আৰু শিক্ষাৰ্থীক একেলগে লৈ সচেতনতা, ডিজিটেল সাক্ষৰতা, মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ কাম কৰে, তেতিয়া শিক্ষাৰ প্ৰভাৱ বিদ্যালয়ৰ পৰা সমাজলৈ বিয়পি পৰে। মই সদায় বিশ্বাস কৰোঁ

0: এজন শিক্ষকে কেৱল এজন ছাত্ৰক গঢ়ি নুতুলে, তেওঁ এজন ভৱিষ্যত নাগৰিকক গঢ়ে। সেই নাগৰিককে এটা পৰিয়াল গঢ়িব, এটা পৰিয়ালে এখন সমাজ গঢ়িব আৰু সেই সমাজখনে মিলি এখন শক্তিশালী ভাৰত গঢ়িব। সেয়েহে মোৰ বাবে শিক্ষকতা কেৱল এটা চাকৰি বা বৃত্তি নহয়, ই ভৱিষ্যত প্ৰজন্মৰ আৰু সমাজ গঢ়াৰ এক পবিত্ৰ দায়িত্ব। আৰু এজন শিক্ষকৰ আটাইতকৈ ডাঙৰ সফলতা বঁটা বা সন্মান নহয়, নিজৰ ছাত্ৰ ছাত্ৰীৰ জীৱনত থকা ইতিবাচক পৰিৱৰ্তন আনিব পৰাটোৱেই তেওঁৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ। ধন্যবাদ।
1: আমাৰ সৈতে সেয়া আছিল আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈ। প্ৰতিবছৰে 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ বিশ্বতে ইণ্টাৰনেশ্যনেল ডে অৱ চেৰিটি বা আন্তৰ্জাতিক দাতব্য দিৱস পালন কৰা হয়। 2012 চনত ইউনাইটেড নেশ্যনছৰ সাধাৰণ পৰিষদে এই দিনটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। 1997 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদাৰ টেৰেছাৰ দেহাৱসান ঘটিছিল। বিশ্ব শান্তিৰ বাহক বুলি অভিহিত কৰা এগৰাকী মহিয়সী নাৰীয়ে অসুস্থ, দৰিদ্ৰ, অসহায় আৰু অৱহেলিত মানুহৰ বাবে মৃত্যু পৰ্যন্ত কাম কৰি গৈছিল। তেখেতৰ কৰ্মৰাজীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মাদাৰ টেৰেছাৰ মৃত্যু দিনটো ইণ্টাৰনেশ্যনেল ডে অৱ চেৰিটি হিচাপে পালন কৰা হয়। আজি অসমৰ এগৰাকী শিক্ষাবিদ বিদুষী মহিলা ইন্দিৰা মিৰিৰ স্মৃতি দিৱস। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মাৰিয়া মণ্টেশ্বৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা লাভ কৰিছিল। সৰুকালত তেখেতৰ নাম মেৰেং আছিল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসখনত লিখিছে। মেৰেং হৈছে ইন্দিৰা মিৰিৰ জীৱনভিত্তিক এখনি উপন্যাস। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ইন্দিৰা মিৰিক 1977 চনত পদ্মশ্ৰী আৰু 1988 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডিলিট উপাধি প্ৰদান কৰিছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1612 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 4খন জাহাজৰ সৈতে নৌবাহিনী গঠন কৰে। 1957 চনত সংসদত কৰ বিধেয়ক গৃহীত হৈছিল।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: প্ৰিয় শ্ৰোতা, 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈ প্ৰতিবছৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহৰ উদ্দেশ্যৰ বিষয়ে আজি আমাক কৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ খাদ্য আৰু পৰিপুষ্টি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ মনীষা চৌধুৰীয়ে।
5: প্ৰতি বছৰে 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ পালন কৰা হয়। এই সপ্তাহৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত সুষম আৰু পুষ্টিকৰ আহাৰ, খাদ্য আৰু সুস্থ জীৱন যাপনৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহৰ পিছতে সমগ্ৰ ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পুষ্টি মাহ বা ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰা হয়। পোষণ অভিযানৰ অধীনত পালন কৰা এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে সমাজৰ সকলো স্তৰৰ লোকক জড়িত কৰি পুষ্টি, স্বাস্থ্য, শিশুৰ যত্ন আৰু বিকাশৰ ক্ষেত্ৰত সজাগতা আৰু ইতিবাচক আচৰণ পৰিৱৰ্তন সৃষ্টি কৰা। 2026 চনত 9ম ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কৰা হৈছে। এইবাৰৰ মূল থিম হৈছে হামাৰী অংগনৱাড়ী হামাৰী জিম্মেদাৰী, অৰ্থাৎ আমাৰ অংগনৱাড়ী আমাৰ দায়িত্ব। এই থিমৰ জৰিয়তে অংগনৱাড়ী কেন্দ্ৰক পুষ্টি, যত্ন আৰু শিশুৰ প্ৰাৰম্ভিক বিকাশৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে শক্তিশালী কৰাৰ লগতে সমাজৰ অংশগ্ৰহণ আৰু দায়িত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এইবাৰৰ পুষ্টি মাহত 5টা গুৰুত্বপূৰ্ণ বিষয়ত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰথমটো হ'ল খাদ্যৰ বৈচিত্ৰ আৰু পৰ্যাপ্ত প্ৰটিন। আমাৰ দৈনন্দিন খাদ্যত দাইল, মাহজাতীয় খাদ্য, শাক পাচলি, ফল মূল, বাদাম আৰু গাখীৰ, কণী আদি বিভিন্ন খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। একেধৰণৰ খাদ্যৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ খাদ্যগতৰ খাদ্য গ্ৰহণ কৰিলে শৰীৰে বিভিন্ন প্ৰয়োজনীয় পুষ্টি উপাদান লাভ কৰে আৰু শিশুৰ সুস্থ বৃদ্ধি আৰু বিকাশত সহায় কৰে। দ্বিতীয়তে, অংগনবাড়ী কেন্দ্ৰত সতেজ আৰু গৰম ৰন্ধা খাদ্য। শিশুসকলে যাতে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে প্ৰস্তুত কৰা সতেজ, বৈচিত্ৰময় আৰু পুষ্টিকৰ খাদ্য লাভ কৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। তৃতীয়তে, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু দায় জবাবদিহিতা, অৰ্থাৎ অংগনবাড়ীৰ সেৱা কেৱল কৰ্মীসকলৰ দায়িত্বই নহয়, অভিভাৱক, পঞ্চায়ত, সহায়ক গোট আৰু সমাজৰ সকলো শ্ৰেণীৰ সদস্যসকলে অংগনবাড়ীৰ খাদ্য আৰু সেৱাৰ মান নিৰীক্ষণত অংশগ্ৰহণ কৰিব পাৰে। চতুৰ্থতে,

0: শিশুৰ পুষ্টি আৰু প্ৰাৰম্ভিক উদ্দীপনাৰ জৰিয়তে বিকাশ। সঠিক পুষ্টিৰ লগতে মৰম, কথা বতৰা, খেল ধেমালি আৰু বয়স উপযোগী আৰ্লি ষ্টিমুলেশ্যন শিশুৰ মগজু আৰু সামগ্ৰিক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। 5 নম্বৰত প্ৰধানমন্ত্ৰী মাতৃবন্দনা যোজনা বা PMMVY। 2026 চনত এই আঁচনিখনে 10 বছৰ সম্পূৰ্ণ কৰিছে। গৰ্ভৱতী মহিলাৰ মাতৃপুষ্টি, স্বাস্থ্যসেৱা গ্ৰহণ আৰু আৰ্থিক সহায়ৰ সৈতে জড়িত এই আঁচনিৰ বিষয়ে যোগ্য হিতাধিকাৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছে। সুস্থ মাতৃ, সুস্থ শিশু আৰু পুষ্টিকৰ পৰিয়ালেই এখন সুস্থ সমাজৰ ভেটি। আহক, পুষ্টিক কেৱল এটা মাহৰ কাৰ্যসূচী হিচাপে নলয়, প্ৰতিদিনৰ জীৱনৰ অভ্যাস কৰি তোলো।
1: আমাৰ সৈতে সেয়া আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ খাদ্য আৰু পৰিপুষ্টি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ মনীষা চৌধুৰী। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। বৃহৎ জলপ্ৰলয়ে নেপালৰ এক বিস্তৃত অঞ্চল বিধ্বস্ত কৰি পেলোৱাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ বাবেও আহিছে এক অহনি সংকেত। অৰুণাচলৰ হ্ৰদে নমাব নেপাল সদৃশ জলপ্ৰলয়। দেশৰ প্ৰথম ইমেজিং ছেটেলাইট EOS-05ৰ সফল উৎক্ষেপণেৰে ইতিহাস ৰচিলে ভাৰতীয় গৱেষণা সংস্থা ইছৰোৱে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। আধুনিকীকৰণ, ৰাজহ বৃদ্ধিৰ নতুনকৈ প্ৰয়াসৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। শিক্ষামন্ত্ৰীৰ উপস্থিতিত 6টাকৈ প্ৰতিষ্ঠানৰে সমগ্ৰ শিক্ষাৰ বুজাবুজিৰ চুক্তি। ৰাজ্যৰ বিদ্যালয় শিক্ষাত হ'ব কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ। সোধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি পুৱা 10 বজাৰ পৰা পাঞ্জাবাৰীস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ অৰ্থনীতিত অসমৰ অৰিহণা 3% বৃদ্ধিৰ লক্ষ্য। নিজা উপাৰ্জনেৰে 1.5 লাখ কোটি বিনিয়োগ কৰিব ৰাজ্য চৰকাৰে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই RE-KYC-ৰ বাবে 15 ছেপ্টেম্বৰৰ সময়সীমা বৃদ্ধি নকৰিলে বিপদৰ সন্মুখীন হ'ব দেশৰ 10 লাখৰো অধিক ক্ষুদ্ৰ ব্যৱসায়ী। 15 ছেপ্টেম্বৰৰ পৰা বন্ধ হ'ব QR-কোড। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 125 বছৰৰ অভিলেখ ভংগ কৰিলে যোৱা আগষ্ট মাহে। খেলৰ পৃষ্ঠাত আছে চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা পৰিচালিত 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাত অইল ইণ্ডিয়া FC দুলিয়াজানে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। আগবঢ়ালে ভাস্বতী দেৱী শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জল পদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পাঞ্চুৰ।

সাঁজ লগাৰ লগে লগে মৰিয়াহোলা নামঘৰত ৰাইজ গোট খাইছে। সত্ৰাধিকাৰ মহাপ্ৰভুক অপমান কৰাৰ বাবে বগাই বিদ্ৰোহীৰ ওপৰত গোচৰ তৰি মেল চপোৱা হৈছে। নামঘৰত তাৰে শোধ হ'ব। দীঘল ৰছীডালৰ মূৰত পহু শিঙৰ হাকোটা বান্ধি চৌতিৰ ওপৰেদি সৰকাই ৰছীডাল নামঘৰৰ খুঁটাত মেৰিয়াই বন্ধা হৈছে। পম মাৰি জ্বলোৱা মেণ্ঠল লাইটটো পহু শিঙৰ হাকোটাত ওলোমাই দিয়া হৈছে। গোটেইখন পোহৰ হৈ গ'ল, যেন আজি বৰ আখৰাৰহে দিন। লাইটটোৰ পৰা এটা চ চ শব্দ ওলাই আছে। ছগা আৰু কিছুমান সৰু সৰু পোহৰপ্ৰিয় পোক লাইটটোৰ চাৰিওপিনে ঘূৰি ঘূৰি আত্মজাহ গৈছে। লগে লগে সিহঁতৰ কণ কণ মৃতদেহ নামঘৰৰ মজিয়াত সৰি পৰিছে। পকাৰাম গাঁওবুঢ়া, ৰছী গাঁওবুঢ়া, ধান্তি বৰা, গোপাল

0: মাষ্টৰ, ঘন মাষ্টৰ, ডিনাই আৰু অসম বুঢ়া প্ৰমুখে গাঁৱৰ ভালেমান বয়োজ্যেষ্ঠ লোকৰ উপৰি ডেকাচামৰ প্ৰায়বোৰ গোট খাইছে। সকলোৱে ধাৰি কঠ পাৰি আসন লৈ তামোল পাণৰ বঁটা এজনে আনজনলৈ আগবঢ়াই আজিৰ বিচাৰৰ কথাৰ আৰম্ভণি কৰিছে। বিচাৰৰ আসনত পকাৰাম গাঁওবুঢ়া, গোপাল মাষ্টৰ আৰু ধান্তি বৰা।
1: প্ৰথমে ৰূপেশ্বৰ, তয়ে কচোন, তহঁতে গোঁসাই যোৱাৰ পৰা কেলৈ বিহু নাম জুৰি ঢোল বজাইছিলি?
0: ইফালে সিফালে চাই বহাৰ পৰা উঠি ৰূপেশ্বৰে এবাৰ বগাই এবাৰ আনন্দৰ ফালে চালে। তাৰপাছত ঘেঁহাই ঘেঁহাই ক'লে,
2: অ ৰাইজ, ঔ ৰজাৰ শৰণ, বোলে ঘৈণীয়ে মাছ খাই বুন্দাৰ মৰণ, বগাই আৰু মই একে সমনীয়া, এই সিহে ক'লে বলচোন, গ'লো, ঢোলটো আনিবলৈ ক'লে আনিলোঁ, আমি আটাইখনে বজালোঁ একেলগে, মই বুন্দাহে, ও মাছ খাইছিল আচলটোৱে বগায়ে, এতেকে ৰাইজে মোৰ দোষ ধৰিব নেপায়।
1: শুনটি, তুমি কোৱাচোন, তুমি পেপা বজাইছিলা নহয়?
3: ৰাইজ, মোৰ কথা পোনপটীয়া, বগাইক মই এৰিব নোৱাৰোঁ, গুণীৰ গুণ গোবৰ পাচিৰে ঢাকি ৰাখিব নোৱাৰি, মই জাহাজঘাটত দোকান তৰি মিঠাই বেচা মানুহ, পহিলাতে তাতো ৰাইজে দায় ধৰিব খুজিছিল, পাছে বগাইৰ সাহসহে যেনিবা বেপাৰ বণিজ মহালক্ষী বুলি তাতে সামৰণি নেপেলাই আজিও চলি আছোঁ। মোক যদি কোনোবাই চকু মেল খুওৱা কথা শিকাইছে, সেয়া বন্ধু বগাইৰ পৰাহে শিকিছোঁ।
1: কি বা চকু মেল খোৱা কথা বগাই শিকাইছে?
3: এই আমাৰ ৰোষেশ্বৰ ডাইটিৰ এটাৰ পাছত এটা অথন্তৰ গ'ল, আপোনালোকে জানেই, ল'ৰা বানপানীত পৰি মৰিল, কাঁহী বাতি চৰে নিলে, তাৰ পাছত খুৰীটো ঢুকাল, তাৰো পাছত বিয়া দিয়া ছোৱালীজনীও ল'ৰা এটা জন্ম দিয়েই মৰিল। এনেবোৰ অথন্তৰৰ কথা মাজুলীৰ গোসাঁইজনাই ইয়ালৈ আহোঁতে কথাত কথা ওলাল। তেওঁ ক'লে বোলে ইবোৰ সকলো পূৰ্বজন্মৰ পাপৰ ফল। আকৌ সিদিনা সত্ৰাধিকাৰ প্ৰভুৱেও ক'লে বোলে পূৰ্বজন্মৰ শত সহস্ৰ পুণ্যৰ ফলতহে মানৱী জনম পায়, যদি পূৰ্বজন্মত যিবোৰ পাপ কৰ্মই কৰিছিল তেনে ঈশ্বৰে পুনৰ মানৱী জনম দিলে কেলে? আকৌ যদি পূৰ্বজন্মত শত সহস্ৰ পুণ্যই অৰ্জন কৰিছিল তেন্তে ইহ জনমত অথন্তৰ হ'লেই পূৰ্বজন্মৰ পাপৰ ফল বুলি কোৱা হয় কেলেই? পাপেই যদি কৰিছিল তেনে মানুহৰ জন্মই হ'ব নালাগিছিল দেখোন দুনাই। ইয়াকে বুজিব নোৱাৰি বগাইক সোধোতেহে তেওঁ কথাবোৰ বুজাই দিলে, বোলে চব ফাঁকিবাজ, মানুহক দুখ দুৰ্দশাই লগ দিলে ইহঁত যাকে সদায় কটাঘাত চেঙাতেল দি পূৰ্বজন্মৰ পাপৰ কথা কৈ ৰং চায়, আকৌ যেতিয়া খেতি বাতি ধন ধানেৰে উভৈনদী হয় তেতিয়া পূৰ্বজন্মত অৰ্জা পুণ্যৰ ফলত ইহজনমত মানৱীত নোপোৱা বুলি কৈ ধন ধান সৰকায়। এইখন একেবাৰে বেপাৰ, কৰ কাতল ধন ধান সৰকোৱা বেপাৰ, এইবোৰ কথা বুজাই দিয়াৰ বাবে বগাই মোৰ আপোন।
1: বাৰু বুজিলোঁ, এতিয়া আনন্দই ক'ব লাগে।
0: আনন্দৰ নাম লোৱাৰ লগে লগে তেওঁ ডিঙিৰ গামোচাখন খুলি নামঘৰৰ মুধৰ মজিয়াৰ পৰা চোঁচৰাই লেটিয়াই টানি আনি ৰাইজলৈ সেৱা ধৰি বৰ ভক্তিভাৱেৰে মণিকুটৰ সিংহাসনত চকু থৈ লাহে লাহে থিয় হৈ ফকৰা মাতিলে,
4: ৰাইজ, সোণাৰীয়ে সোণ চিনে, বৰাই চিনে কচু, কথা চহকে কথা চিনে, হাঁহে চিনে কেঁচু, ৰাইজ, আমাৰ সাত পুৰুষে গুৰুগোসাঁই মানি আহিছে আৰু আগলৈও মানি থাকিব, এই সেইবুলি সেই কোনোবা কথা চহকীয়ে গুৰুগোসাঁইৰ মুখে মুখে কথা ক'ব আৰু আমি সেই সহি সামৰি থাকিব লাগিবনে? এই গাঁওখনৰ মান সন্মানৰ কথা নাইনে? যদি এনে উভত গুৰে নচা কথা চহকীৰ কথাতে ৰাইজ সেই উঠা নমা কৰে তেন্তে আমি সেই আগলৈ উঠি অহা ল'ৰা ছোৱালীবোৰক কি শিক্ষা দিম?
0: একেলগে হাততালি মাৰি কেইবাটাও ডেকা ল'ৰাই আনন্দক সমৰ্থন কৰিলে। তাৰপাছত কোঢ়াল আৰম্ভ হৈ গ'ল। পকাৰাম গাঁওবুঢ়া থিয় হৈ দুই হাত দাঙি সকলোকে শান্ত হ'বলৈ ক'লে,
1: অঁ আনন্দ, আৰু কিবা ক'ব লগা আছেনে?
4: আছে আছে, এনে অহংকাৰী গুৰুগোসাঁই নমনা কথা চহকীক চিৰকাললৈ চিন থকাকৈ সেই দণ্ড বিহিব লাগে।
0: বগাই মন কৰিলে ই আনন্দ সেই পেপা কঢ়াই পোৱা বাঘটোৱেই, ইয়াক তাৰ ছিগা নেগুৰডালৰ কথা সোঁৱৰাই দিলে ভিৰাই লৰ মাৰিব। লগে লগে তাৰ কান্ধত উঠি বগাইক চুব খোজা আটাইকেইটা বাঘ থলথলকৈ মাটিত বাগৰি পৰিব।
5: হ'ব হ'ব, দণ্ডবিধানৰ কথা আনন্দই ক'ব নালাগে, সমাজৰ বৰমূৰীয়াসকলে বিচাৰ কৰি কি ব্যৱস্থা ল'ব লাগে ল'ব।
0: বিচাৰকৰ আসনৰ পৰা ধান্তি বৰাই মন্তব্য কৰি আনন্দক বহিবলৈ নিৰ্দেশ দি বগাইলৈ চালে,
5: বগাই, তোমাৰ ফালৰ পৰা ক'বলগীয়াখিনি কোৱা।
6: গাঁৱৰ বৃদ্ধ বৰমূৰীয়াসকল আৰু মোৰ লগৰীয়াসকলৰ ওচৰত মূৰ দোঁৱাই ৰাইজক কওঁ যে আনন্দই

0: ফকৰা মাতিলে যেতিয়া ময়ো ফকৰা এফাকৰি উত্তৰ দিলোঁ, মুখে লটপট ভিতৰি কপট, নেপাওঁ ভকতৰ আশ, য'তে লগ পাওঁ ত'তে সেৱা কৰোঁ তোমাৰ হৰণীয়া দাস। প্ৰথমে কওঁ, পুৰুষ হ'লে চাচৰি কোবাব নাপায়, কথা চিধা চিধি পোনকৈ ক'ব লাগে। মোৰ পেটত কপট নাই, সেয়ে কাৰবালো ভয় কৰি সুতমোচ খাই বহি থাকিবও নোৱাৰোঁ। বাৰু ৰাইজে দুখ নধৰিলে আনন্দক কওঁ, তোমালোক এইখন গাঁৱলৈ কিয় উঠি আহিবলগীয়া হ'ল? ৰাইজ, আপোনালোকে জানে যদিও আকৌ কওঁ, এবাৰ ফাগুনমহীয়া সত্ৰৰ চাৰিহাতীৰ ভিতৰত পৰা আনন্দহঁতৰ দেউতাকৰ গাঁৱলৈ সত্ৰাধিকাৰ প্ৰভু সিজ ফুৰিবলৈ আহিছিল। সেই সিদিনা আমাৰ ইয়ালৈ অহা জনা গোসাঁই, গোসাঁই পদৰ মাজে সিজ ফুৰিবলৈ আহিছে, লগত বৰমেধি, নাম লগোৱা, পাচনি আদি কেইবাজনকো লগত লৈ। আনন্দৰ বাপেক পদূলি মূৰলৈ ওলাই আহি যেই প্ৰভু ঈশ্বৰক দূৰত দেখা পালে, পোনেই তেওঁ সেইপিনে বাটতে দীঘল দি পৰি লৈ প্ৰভু ঈশ্বৰক সেৱা ধৰিলে। তেনেতে জাক ফুৰা গৰু এজনীয়ে পৰি থকা মানুহটোৰ কঁকাল মহতিয়াই পাৰ হৈ গ'ল। পাছে পাছে একেলেঠাৰিয়ে আঠোটামান দমৰাই একেদৰেই বুঢ়াৰ কঁকাল গচকি ফেনেকি গ'ল। কোনোমতে বুঢ়াক উঠাই অনা হ'ল যদিও কঁকাল যি ভাগিল, ভাগিলেই। বেজ, জ্ঞানী, কেঁচা হালধিৰ ৰস, ভেদাইলতা, মাগুৰ মাছ একোৱেই কামত নিদিলে। তিনি বছৰ বিচনাত পৰি লেকাত ভুঞ্জি গাত পোক লাগি বুঢ়া মৰিল। এবাৰলৈও হ'লে গুৰুৱে পাছে হিচৰ খবৰ নল'লে। কোৱা আনন্দ, সেয়া কি তোমাৰ দেউতাৰাৰ পূৰ্বজন্মৰ পাপৰ ফল আছিল? তোমাৰ দেউতাৰাই পূৰ্বজন্মত কৰা পাপৰ খবৰেই বা গোসাঁই প্ৰভুসকলে পায় কেনেকৈ? এজন শিষ্যৰ প্ৰতি থাকিবলগীয়া সামান্য সহানুভূতিকণকে বা গুৰুসকলৰ নহ'ল কিয়? তাৰ পাছতো কি তেওঁলোকে যি কয় তাকে বুৰ্বকৰ দৰে মই শুনি যাব লাগিবনে? ৰাইজ, মই কোনো অপৰাধ কৰা নাই, মই মাথো গোসাঁইক জনাই দিব খুজিছিলোঁ যে আমাৰ বোকাপানীৰ কৃষ্টি, আমাৰ পূৰ্বপুৰুষৰ সৃষ্টি, তেওঁলোকৰ তেজ ঘামক কোনোবাই অপমান কৰিলে তেওঁকো আমি শুদাই নেৰোঁ। কেৱল সুখৰ দিনত, উভৈনদীৰ দিনত এজোলোকে আশীৰ্বাদ দিবৰ নিমিত্তে শ্ৰম বিমুখ মানুহ এজনক পুহি ৰখাৰ পক্ষপাতি মই নহয়। ভাওনা সবাহ আমি কৰি আহিছোঁ, কৰি থাকিম। আমাক গায়ন বায়ন শিকাবলৈ, ভাওনা শিকাবলৈ অনেক মান্যজন ইয়াতে আছে। শ্ৰীযুত লেটকা বায়ন, দেউতি ওজা আৰু আমাৰ সমনীয়া ৰত্নেশ্বৰ দত্তই আমাক শিকাব, আমি শিকিম। ৰাইজ, হ'ব পাৰে দেৱবাদ্য, সেই সুৰহীন শংখৰ ফুকটোত আমি একো বিচাৰি নাপাওঁ। খেতি খোলা কৰি খোৱা মানুহৰ প্ৰাণত যি আনন্দৰ ঢৌ বোৱাই দিয়ে, তেনে বাদ্যক কোনোবাই অৱজ্ঞা কৰিলে সহিব পাৰিনে? নৈ থাকিলে দুটাপাৰ থাকিবই, ভাওনা বাহু থাকক, বিহু ঢোল পেঁপাও থাকক, আমি নৈ হৈ দুয়োপাৰ চুই থাকিম। আনন্দ, তুমি আৰু মোক চোবা ধৰিব নালাগে। দিন বাৰ ৰাহি যোৰা চোৱাই বিয়াৰ দিন ঠিক কৰা। বকুলিৰ হতে তোমাৰ বিয়াখন আমি আটায়ে মিলি পাতি দিম। ৰাইজ শুনক, আনন্দৰ কইনাৰ কাৰণে সোণৰ আঙুঠিটো ময়ে গঢ়াই দিম।
1: নামঘৰত হাঁহি ৰোল উঠিল। ডেকাহঁতে গিৰ্জনী মাৰি আনন্দক গবা মাৰি ধৰিলে। নিষ্প্ৰভ হৈ অহা লাইটটো কোনোবা এটাই ৰছী খুলি ধীৰে ধীৰে নমাই পম মাৰিবলৈ ধৰিলে। পোহৰ হৈ গ'ল, উজ্জ্বল হৈ পৰিল নামঘৰৰ ভিতৰ ভাগ। সভা ভংগ কৰিবলৈ ওলাই গোপাল মাষ্টৰে ক'লে বোলে গাঁৱৰ কথা, গাঁৱৰ লেঠা, ৰাইজে গাঁৱতেই নিষ্পত্তি কৰিব লাগে। গাঁৱৰ বাজ হ'লে ঢৌটোকে ৰৌটো কৰিবলৈ পৰে আশ পায়। বগাইৰ কথাত যুক্তি আছে। গাঁওখন ৰাইজৰ, ভাল দেখা কামবোৰ সকলোৱে মিলিজুলি কৰিব লাগে। এৰা, সত্ৰাধিকাৰ প্ৰভু চাৰিহাতীৰ বাজ হ'ব নেপাইছিল। চকু চলচলীয়া কৰি এটি সৰু ল'ৰাৰ দৰে বগাইৰ বুকুত সোমাই পৰিল আনন্দ। ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে সি। আনন্দৰ মূৰত হাত থৈ বগাই বিদ্ৰোহীয়ে লাহে লাহে তাৰ চুলিত হাত বোলাই দিলে। মেণ্ঠল লাইটৰ পোহৰত

তাকো ঈর্ষাকতর বতাহজাকে নমাই থই গল। লোকনাথ ফুকনে সারেংজনের মুখলৈ তধা লাগি চাই রল। সঁচাকৈ এই ক্ষীণমিন মানুষজনে জীবনত কারোবার পৰা মৰম চেনেহ নাপালে নেকি? গোটেই জীবন কি জীবন সংগ্রামতে শেষ করে দিছে, নে যিজন ছায়েরে এনে কবিতা রচনা করেছিল সেইজনেহে তেওঁৰ চৌদিশৰ সমাজখনৰ হৃদয়হীনতাত ক্ষুব্ধ হৈ উঠিছিল? আৰু এইজন তেওঁৰ সম্মুখত বহি থকা মানুহজনে নিজৰ জীৱনৰ লগত মিল থকা এনে এটা কবিতাকে নিঃসংগতাৰ মাজত সংগী কৰি বুকুত বান্ধি লৈ ফুৰিছে? সারেঙে তেওঁ ঠুতৰিৰ পৰা বৈ অহা আধা পকা আধা কেঁচা দাড়িকোচা চুচি চুচি আকৌ আৰম্ভ কৰিলে, মত কাভি ইলাজ হো শায়দ জিন্দগী কা কোই ইলাজ নাহি। মৃত্যুৰ হয়তো কিবা প্ৰতিকাৰ আছে, পাছে জীৱনটোৰ কোনো প্ৰতিকাৰ নাই। এইবাৰ ফুকনে সারেঙজনৰ মুখলৈ চাই কৈ উঠিল, নাই নাই খাঁ চাহাব, আপুনি ইমান হতাশ নহব, হতাশাৰ কবিতাই মানুহক আৰু হতাশগ্ৰস্তহে কৰি তোলে। ফুকনৰ কথাত নারায়ণ মাষ্টৰ, শিশুৰাম মাষ্টৰ, জাহাজৰ বৰবাবু বিমল খেনচোৱা, আহমদ ডাক্তৰ, সুখানী দে বাবু আটায়ে ৰস পাই হাঁহিবলৈ ধৰিলে। অধিক উৎসাহী হৈ খাঁ চাহাবে আকৌ আৰম্ভ কৰিলে, ৱহী কাৰৱা ৱহী ৰাস্তে ৱহী জিন্দগী ৱহী মৰহুলে মগৰ আপনে আপনে মুকাম পৰ কভি তুম নহি কভি হম নহি কভি তুম নহি কভি হম নহি। একেই উত্তৰ সমদল, একেই পথ পৰিক্ৰমা, একেই জীবন, লক্ষ্যও সকলোরে একে হলেও কেতিয়াবাচোন মূর অন্তরত তুমি নাই, নাইবা ময়েই নাই। লোকনাথ ফুকনের আহল বহল চোরাঘরত প্রায় আবেলি নাইবা সন্ধিয়া ইখন সিখন গাঁৱৰ মানুহৰ উপৰি ওচৰৰ জাহাজৰ কৰ্মচাৰীসকল আহি বিভিন্ন আলোচনাত মিলিত হয়। জাহাজৰ সারেং খা চাহাবে আহিয়েই প্রথমতে কেইটামান চায়েৰি শুনায়। ফুকনে তার সারাংশ বৈঠকৰ সকলোকে শুনাই যায়। ডেকা কর্মচারী দে বাবুয়ে হাতত এখন নোটবুক লৈ চৰাইৰ অসমীয়া নামবোৰ ফুকনক সুধি লিপিবদ্ধ করে। তেওঁ মাজে মাজে ফুকন বাবুক সুধে, ওই যে পক্ষীতার কি নাম ছিল কাকু, কি যেন আলাপ করে জিয়ে খাইল পুহে খাইলে থাক থাক থাক। ও, সেই চৰাইটোৰ নাম হয়কলি, ফুকনে উত্তর দিয়ে। জিয়ে খাইলে পুহে খাইলে নহয়, হয়কলি হয়কলি এপুরা ধান কি করিলি কি করিলি, জিয়ে খালে পুহে খালে থাক থাক থাক, হেনেকৈ গাবা। এইবুলি ফুকনে দেক শুধরাই দিয়ে। দেই পুনৰ উত্তর দিয়ে, আবার কাকু গতকাল কি যেন একটা পাখি দেখিয়েছিলেন, নামটা কি ছিল, পঞ্চপাণ্ডব না কি? ফুকনে উত্তর দিয়ে, ধেত তেরি, পঞ্চপাণ্ডব নহয়ও বোপায়, সেইটো চৰাইৰ নাম সহদেব, লিখি লওয়া সহদেব। ডেকা সুখানীদে বাবুর গছ লতিকা ফুল চৰাইৰ অসমীয়া নামবোৰৰ প্ৰতি বৰ আকৰ্ষণ। তেওঁ ফুকনলৈ বুলি কলিকতাৰ পৰা ভালেমান বচা বচা বাংলা কিতাপ আনি দিয়ে। বিনিময়ত ফুকনে জহা চাউল, বৰা চাউল, পিঠা পনা, জলপান দে বাবুৰ অচিনাকি মাক দেউতাকলৈ নিয়মিতভাৱে পঠায়। জাহাজঘাটৰ অন্য এজন কৰ্মচাৰী আহমদ ডাক্তৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য। তেওঁ প্ৰায়ে ৰাজনীতিৰ কথা আলোচনা কৰে। প্ৰসংগক্ৰমে তেওঁ দেশ বিভাজনৰ কথা উলিয়াই কংগ্ৰেছক জগৰীয়া কৰে। মূলত কংগ্ৰেছ পাৰ্টিটো হিন্দুত্ববাদীসকলৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবেই ভাৰত পাকিস্তান দুখন ৰাষ্ট্ৰ হ'বলগীয়া হ'ল বুলি অনুশোচনা কৰে। তেওঁৰ মতে মৌলানা মহম্মদ আলী চাহাবে ইংৰাজৰ বিৰুদ্ধে ৰাজদ্ৰোহ কৰাৰ অপৰাধত অভিযুক্ত হৈ কাৰাবৰণ কৰিছিল, কিন্তু একোজন মানুহেই পাছত দলৰ কাৰ্যকলাপত অতিষ্ঠ হৈ ইংৰাজক সহায় কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। কংগ্ৰেছত থকাৰ সময়ছোৱাত সুভাষ বসু আৰু তেওঁ দুয়োজনে একেলগে ডমিনিয়ন ষ্টেটাছৰ বিৰুদ্ধে মাত মতা নাছিল নে? সাভাৰকাৰে দম্ভ মাৰি কোৱা নাছিল নে হিন্দুসকল অকলেই এটা জাতি বুলি? কিন্তু তেওঁকে অনুসৰণ কৰি যেতিয়া জিন্না চাহাবে উভতি ধৰিলে মুছলমানসকলো স্বয়ংসম্পূৰ্ণ এটা জাতি বুলি, তেতিয়া অকল তেওঁকে দেশ বিভাজনৰ মূল জগৰীয়া বুলি দোষাৰোপ কৰা হ'ল কিয়? বাল গংগাধৰ তিলকক এতিয়াও হিন্দু জাতীয়তাবাদৰ নমস্য ব্যক্তি বুলি দেখোন গৌৰৱ কৰা হয়। ফুকনে একান্ত মনে আহমদ ডাক্তৰৰ কথা শুনি যায়। দেশ বিভাজনৰ বাবে যে মানুহজন মুঠেই সন্তুষ্ট নহয় সেয়া উপলব্ধি কৰে। জাহাজৰ বৰবাবু বিমল খেনচোৱা ৰঙিয়াল মানুহ। তেওঁ প্ৰায়ে মানৰ আক্ৰমণৰ ভয়াৱহতাৰ কথা উলিয়ায়, মান উভতি যোৱাৰ পাছৰ সমাজখনৰ কথা উলিয়াই ব্ৰিটিছৰ গুণ গৰিমা বখানে। মান উভতি যোৱাৰ প্ৰায় 27 বছৰমানৰ পাছতেই ব্ৰহ্মপুত্ৰইদি প্ৰথম 1853 চনত ডিব্ৰুগড়লৈ জাহাজ চলে। মান উভতি গ'লেও থানবান হোৱা গাঁওবোৰৰ মানুহৰ মনৰ পৰা সেই ভয় আঁতৰা নাছিল। তাতে আকৌ এচাম বেজ বৈদ্যই মানে এৰি যোৱা নাওবোৰৰ হেনো খিলি গজাল খুলি তাৰে শত্ৰু নিপাতন, উচাতন, মাৰণৰ মন্ত্ৰপুত তাবিজ মাদুলি কৰি মানুহৰ মাজত বিক্ৰী কৰিছিল। পাছে জাহাজ অহাৰ পাছতহে মানুহৰ মাজৰ পৰা মানৰ ভয় আঁতৰিল। ব্ৰিটিছ ৰজাই যে সকলোকে শত্ৰুৰ পৰা ৰক্ষা কৰিব তাতে আশ্বস্ত হৈয়ে মানুহবোৰ থানঠিত লাগি বহিল। 1861

ৰ পৰাই নিয়মীয়াকৈ ইণ্ডিয়ান নেশ্যনেল ষ্টীম নেভিগেশ্যন জাহাজ চলাচল কৰোৱায়। এয়া এতিয়াও জাহাজ চলিয়ে আছে। ব্ৰিটিছ নহা হলে টুলুঙা নাওকে দুখৰিকে আমাৰ মানুহে চাই থাকিলেহেঁতেন, এইবুলি বিমল খেনচুৱাই আক্ষেপ কৰে। লোকনাথ ফুকনে তেওঁৰ চোৰাতে বহি একান্ত মনে সকলোৰে কথা শুনি যায়। তাৰ পাছত সকলো সম্প্ৰদায়ৰ ইতিবাচক আৰু নেতিবাচক গুণ দোষবোৰ চালি জাৰি চাই এটা মতত উপনীত হৈ গৈ যে সমাজত সাধাৰণতে নেতিবাচক কথাবোৰে তৎক্ষণাত ক্ৰিয়া কৰে। ইতিবাচক দিশবোৰ বাৰে বাৰে আঙুলিয়াই দেখুৱাব নোৱাৰিলে, সেইবোৰক আদৰ্শ হিচাপে গ্ৰহণ কৰি কামত লগাব নোৱাৰিলে সমাজত অস্থিৰতা বিৰাজ কৰাটো স্বাভাৱিক হৈ পৰে, সমাজ স্থবিৰ হৈ পৰে। সেয়ে তেওঁ মাজে মাজে মানুহৰ মাজত দিব্য গুণ সম্পন্ন হ'বৰ বাবে প্ৰাৰ্থনা কৰে, মনুৰ্ভৱ জনায়া দৈৱাং জনম। আবেলিৰ এই বৈঠক ভগাৰ পাছত তেওঁৰ চোৰাত সন্ধিয়ালৈ ওচৰৰ গাঁৱৰ কেইবাগৰাকীও নিয়মিত অতিথি উপস্থিত হ'লহি। সাধাৰণতে খেতিপথাৰৰ কাম সামৰি প্ৰায়ে এনেকৈয়ে এইসকল লোক উপস্থিত হৈ বিভিন্ন আলোচনাত মিলিত হয়। খেতিপথাৰ, গাঁৱৰ সমস্যা, ৰাজনীতি, সাহিত্য সংস্কৃতিৰ কথাৰ পৰা আৰম্ভ কৰি বিয়া সবাহ মাছ মৰা ইত্যাদি অনেক কথাই তেওঁলোকৰ মাজত আলোচিত হয়। বিশেষকৈ জনমভূমি, দীপক, ছোভিয়েট দেশ, অসম বাতৰি আদি কাকত আলোচনীবোৰ ডাকযোগে ফুকনৰ ঘৰত আহি পোৱাৰ দিনা গাঁৱত এই খবৰটো বিয়পি পৰে। এনে কাকত আলোচনী পঢ়িবলৈও ডেকাচামৰ অনেক লোক ফুকনৰ ঘৰ ওলায়হি। কিন্তু আজি এনেকুৱা উল্লেখিত দিন নোহোৱা স্বত্তেও যিকেইজন মানুহ আহি তেওঁৰ চোৰাত বহিলহি, সেই আটাইকেইজন লোক গহীন হৈ পৰিল। গাঁৱৰ স্কুলৰ শিক্ষককেইজনৰ উপৰি ধান্তি বৰা, লেটকা বায়ন, চুলেফা গোহাঁই, মানি বৰা আৰু বগাই বিদ্ৰোহী নিমাত হৈ থাকিল কিছুপৰ।

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে। দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ ষোড়শ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে পকাৰাম গাঁওবুঢ়া, ইন্দ্ৰজিৎ দাস, ৰূপেশ্বৰ ভাস্কৰজ্যোতি আচাৰ্য, সুন্তি উৎপল বৰা, আনন্দ প্ৰবাল কুমাৰ শৰ্মা আৰু ধান্তিৰ চৰিত্ৰত অভিনয় কৰিলে সীমান্ত বাৰ্মাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়
3: জানি ৰক, সতৰ্ক হৈ ৰক।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

আজি দিনৰ 11:25ৰ পৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত স্বনিয়োজনৰ বাবে মীন পালন এই বিষয়ে হোৱা আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই, আগধৰিব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ।

দিনৰ 10:30 বজাত আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। আজি শিক্ষক দিবস। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জাতি গঠনত শিক্ষকসকলৰ অৱদানৰ বাবে সকলো নিষ্ঠাৱান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিবলৈ শিক্ষকসকলক আহ্বান জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি পুৱা নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। তেওঁ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, মুখ্য অতিথি আৰু হস্ততাঁত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যিক পৰ্যায়ত কৃতি শিক্ষক বঁটা লাভ কৰা মৰাণ ফটিকাচোৱা অভয়পুৰীয়া মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দীতিমণি দত্তই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
2: আজি যিটো খবৰ কালি মই সন্ধিয়া পাইছোঁ, খবৰটোৱে যথেষ্ট অনুপ্ৰাণিত কৰিছে আৰু দায়িত্ববোধো বঢ়াই তুলিছে, কিয়নো এগৰাকী কৃতি শিক্ষয়িত্ৰী বুলি ক'লে যথেষ্টখিনি দায়িত্ব আহি পৰে। গতিকে সেই দায়িত্বখিনি

0: আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অকণমান চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগিব। সেই বিষয়টোত অকণমান ভয় খোৱা নিচিনাও হৈছে, আনহাতে খবৰটোৱে যথেষ্ট উৎফুল্লিত কৰিছে আৰু অনুপ্ৰাণিত কৰিছে।
1: অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। লগতে অধ্যক্ষ শ্ৰীদাসে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক অধ্যক্ষ দাসে বৰপেটা ৰোডত এখন ফুটব্ৰিজ তথা সৰুপেটা হৰভোগ আৰু বৰপেটা ৰোড ৰেল ষ্টেচনত তিনিখন ৰেলৰ ষ্টপেজ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত যথোচিত পদক্ষেপ লোৱা হ'ব বুলি অধ্যক্ষ দাসক আশ্বাস প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজী তথা অনন্য অৱদান সন্দৰ্ভত ৰাজধানী দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজনৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক অধ্যক্ষ দাসে আহ্বান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ দিনৰ 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল'ব। বিয়লি 3:15 বজাত উপৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে AI গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল AI সহ 6টা প্ৰতিষ্ঠানেৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীৰ কাহিলিপাৰাত কালি সমগ্ৰ শিক্ষাৰ সৈতে গুগল AI, IIT মাদ্ৰাছ, এক্সটেপ, কেনভা এডুকেশ্যন, এডুকেট গাৰ্লছ আৰু বোধন AIৰ সৈতে এই চুক্তি সম্পাদিত হয়। গোলাঘাট জিলাৰ বোকাখাটৰ শিলজুৰিত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে নগাঁৱৰ পৰা বোকাখাট অভিমুখে আহি থকা এখন বাহনৰ পৰা এই সামগ্ৰীখিনি জব্দ কৰে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত বোকাখাটৰ মংগল তাঁতী আৰু সঞ্জীৱ শইকীয়া নামৰ দুজন লোকক আৰক্ষীয়ে আটক কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ কথাৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। দিনেশ বৈশ্যৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাণু বৈশ্য, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

দীনেশ বৈশ্যৰ গীতৰ কথা আৰু বিদ্যুৎ বৰাৰ প্ৰযোজনাৰে সেয়া আছিল ৰাণু বৈশ্য। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা তফজ্জুল আলীৰ, প্ৰযোজনা শিল্পীৰ নিজা।

0: ইউসুফ হাজৰিকাৰ গীতৰ ৰচনাৰে পাৰ্বিন চুলতানাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক বেদানন্দ দাসৰ গীতৰ কথাৰে সুৱেজ বৰদলৈৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে ৰমেন চৌধুৰীয়ে।

অনুষ্ঠানত সে আছিল সুয়েজ বৰদলৈ। গীতটিৰ কথা আছিল বেদানন্দ দাসৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে

আজি দিনৰ 11:25ৰ পৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত স্বনিয়োজনৰ বাবে মীন পালন এই বিষয়ে হোৱা আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মাই। আগধৰিব শিখামণি দত্তই, প্ৰযোজনা উৎপল বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, শিক্ষক দিৱস উপলক্ষে আজি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচীত 15গৰাকী শিক্ষকক ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা। AI গভৰ্ণেন্স আৰু শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ গুগল AI সহ 6টা প্ৰতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ। আৰু মহিলাৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। আজি শিক্ষক দিৱস। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষকসকলে পথ প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু চৰিত্ৰ সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জাতি গঠনত শিক্ষকসকলৰ অৱদানৰ বাবে সকলো নিষ্ঠাবান শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে জ্ঞান বুদ্ধি সম্পন্ন প্ৰজন্মক উচ্চতাৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিবলৈ শিক্ষকসকলক আহ্বান জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি পুৱা নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। তেওঁ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি আৰু হস্ততাঁত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত বিশ্ববিদ্যালয়

অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয় সহযোগী এন চি চি বিষয়া কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত শ্ৰেষ্ঠ আদৰ্শ শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হ'ব। শিক্ষক দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। পৰিবহণ মন্ত্ৰী চৰণ বৰুৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগমক আৰ্থিকভাৱে অধিক লাভজনক কৰি তুলিবলৈ ব্যৱসায়িক আৰু কৰ্পৰেট সেৱাৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয়। নিগমৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিষয়া কৰ্মচাৰীৰ সংখ্যা, বাহনৰ সংখ্যা, সম্প্ৰতি ব্যৱহাৰ, বিত্তীয় অৱস্থা, ৰাজহৰ উৎস আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়। ডঃ শৰ্মাই আনখন বৈঠকত পণ্যাগাৰ নিগমৰ অধীনৰ গুদাম আৰু শীতলীকৰণ ভঁৰালসমূহৰ ক্ষমতা বৃদ্ধি কৰি এই ব্যৱস্থা অত্যাধুনিক আৰু কাৰ্যক্ষম কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি অসম শক্তি উৎপাদন নিগম লিমিটেডৰ কাৰ্যপ্ৰণালী আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভতো এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত নিগমৰ বৰ্তমানৰ বিদ্যুৎ উৎপাদন, লাভ লোকচানৰ স্থিতি, শক্তি কেন্দ্ৰসমূহৰ শুল্ক তথা কেন্দ্ৰসমূহৰ গেছ যোগানৰ স্থিতি, সৌৰ শক্তি, আৱৰ্জনাৰ পৰা শক্তি উৎপাদন আদি বিভিন্ন বিষয়ৰ বিশ্লেষণ কৰা হয়। ডঃ শৰ্মাই ৰাজ্যৰ সকলো সম্ভাৱনাপূৰ্ণ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন শীঘ্ৰে প্ৰস্তুত কৰি প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে এ আই গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল এ আই সহ 6 প্ৰতিষ্ঠানৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীৰ কাহিলীপাৰাত কালি সমগ্ৰ শিক্ষাৰ সৈতে গুগল এ আই, আই আই টি মাদ্ৰাজ, এক্স ষ্টেপ, কেনভা এডুকেশ্যন, এডুকেট গাৰ্লছ আৰু বোধন এ আইৰ সৈতে এই চুক্তি সম্পাদিত হয়। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে সমগ্ৰ শিক্ষাৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষা ব্যৱস্থাত অধিকৰ পৰা অধিকতৰ এ আইৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে। স্কুলীয়া শিক্ষাক এ আইৰ মাধ্যমেৰে ভৱিষ্যতমুখী কৰাৰ লক্ষ্য লোৱা হৈছে। বিশেষকৈ এ আইৰ জৰিয়তে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যক্ৰমৰ পৰিকল্পনা প্ৰস্তুত, ডিজিটেল কণ্টেণ্ট সৃষ্টি আদি বিষয়সমূহ সহজ হৈ পৰিব। বোধন এ আইয়ে শিক্ষকসকলক প্ৰশিক্ষিত কৰিব। একেদৰে এক ষ্টেপে গণিতৰ ক্ষেত্ৰখনত সহায় আগবঢ়াব। 2027 মে মাহৰ ভিতৰত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰায় 1,00,000 শিক্ষকক প্ৰশিক্ষণ দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ডিজিটেল সাক্ষৰতা, সৃষ্টিশীলতা, ডিজাইন থিংকিং আৰু উদ্ভাৱনী চিন্তাধাৰা বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰতিষ্ঠানসমূহৰে হোৱা চুক্তিৰ জৰিয়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক প্ৰযুক্তি নিৰ্ভৰ, অন্তৰ্ভুক্তিমূলক আৰু শিক্ষাকেন্দ্ৰিক কৰি তোলাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। একে সময়তে শিক্ষকসকলক অধিক সক্ষম কৰি তোলাৰ লগতে প্ৰতিগৰাকী শিশুৰ বাবে শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পুৱা 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনাই পুৱা 9:30 বজাত গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধা কণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

0: মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহিৰুহ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: ডক্টৰ ভূপেন হাজৰিকাৰ স্বদেশপ্ৰেম আছিল অতি নিভাজ। তেওঁৰ দেশাত্মবোধ, দেশপ্ৰেম এগৰাকী স্বাভিমানী অসমীয়াৰ হৃদয় নিগৰি ওলোৱা স্বদেশপ্ৰেম। নিজৰ ৰাজ্যখনৰ প্ৰতি তেওঁৰ যি ভালপোৱা সেয়া প্ৰতিধ্বনিত হৈছিল ভালেসংখ্যক কালজয়ী গীতৰ মাজেৰে। নিজৰ মাতৃভূমিৰ প্ৰতি তেওঁৰ যি অপৰিসীম শ্ৰদ্ধা আৰু প্ৰেমৰ মনোভাৱ সেয়া সুন্দৰকৈ ফুটি উঠিছে এই গীতৰ মাজেৰে।
2: অসম আমাৰ ৰূপহী গুণৰো নাই কে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে।
0: অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে। লগতে অধ্যক্ষ শ্ৰীদাসে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক অধ্যক্ষ দাসে বৰপেটা ৰোডত এখন ফুটব্ৰিজ তথা সৰুপেটা, সৰভোগ আৰু বৰপেটা ৰোড ৰেল ষ্টেচনত 3খন ৰেলৰ ষ্টপেজ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত যথোচিত পদক্ষেপ লোৱা হ'ব বুলি অধ্যক্ষ দাসক আশ্বাস প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজি তথা অনন্য অৱদান সন্দৰ্ভত ৰাজধানী দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজনৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক অধ্যক্ষ দাসে আহ্বান জনায়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ দিনৰ 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত অংশ ল'ব। বিয়লি 3:15 বজাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কালি বিশিষ্ট কবি মনোহৰী বায়নক 2026 বৰ্ষৰ অলকেশ কলিতা কাৰ্যদ্ৰষ্টা সন্মান প্ৰদান কৰা হয়। বিশিষ্ট গল্পকাৰ তথা সাহিত্য আলোচনী গৰিয়সীৰ সম্পাদক ডঃ কুলধৰ শইকীয়াই কবি বায়নক এই বঁটা প্ৰদান কৰে। আলোচক জ্যোতি খাটনিয়াৰে কবি অলকেশ কলিতাৰ কাব্যকৃতি সন্দৰ্ভত বক্তৃতা দিয়ে। অনুষ্ঠানত বিশিষ্ট কবি লুৎফা হানুম চেলিমা বেগম, নীলিম কুমাৰ, ৰাজীৱ বৰুৱা, পূৰ্ণ ভট্টাচাৰ্য আদিকে ধৰি ভালেসংখ্যক কবি সাহিত্যিক উপস্থিত থাকে। অলকেশ কলিতাৰ সোঁৱৰণত এ কে ফাউণ্ডেশ্যনে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এই বঁটাত গামোচা, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আৰু 25,000 টকাৰ এখন চেক আছে। মহিলাৰ টি টুৱেণ্টি এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই ইণ্ডোনেছিয়াক 6 উইকেটত পৰাস্ত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: ৰাজ্যৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰযুক্তি নিৰ্ভৰ শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰেকৰ্ডেড পাঠদান ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কথা ঘোষণা কৰাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে AI গভৰ্ণেন্স শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ অৰ্থে গুগল AI সহ 6টা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন, আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনৰ শিৰোনাম 1 লাখ গভৰ্ণমেণ্ট স্কুল টিচাৰ টু গেট AI ট্ৰেইনিং ইন ষ্টেট, দ্য চেণ্টিনেল কাকতৰ শিৰোনাম AI পুছ ইন দ্য ষ্টেট এডুকেশ্যন, SSA ছাইন MOUs উইথ 6 অৰ্গেনাইজেশ্যন, আমাৰ অসম কাকতৰ শিৰোনাম স্কুল শিক্ষাক

0: ভৱিষ্যতমুখী কৰাৰ বাবে এয়াই চুক্তি। ভাৰতৰ প্ৰথমটো ইমেজিং কৃত্ৰিম উপগ্ৰহ EOS-05 কঢ়িয়াই নিয়া GSLV-F17ৰ সফল উৎক্ষেপণৰ বাতৰিটোক দৈনিক জনমভূমি আৰু দৈনিক অসম কাকতৰ লগতে গুৱাহাটীৰ পৰা প্ৰকাশিত অন্যান্য কাকতে ফটোসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। অৰুণাচল প্ৰদেশ আৰু ছিকিমত যিকোনো মুহূৰ্ততে হিমবাহৰ হ্ৰদৰ বিস্ফোৰণ ঘটাৰ আশংকা কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকত আৰু অসমীয়া প্ৰতিদিন কাকতে বিস্তৃতভাৱে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শিক্ষক দিৱস উপলক্ষে আজি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচীত 15 গৰাকী শিক্ষকক ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ আৰু মহিলাৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক বঙাইগাঁও জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে বঙাইগাঁৱৰ পৰা আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠী। বঙাইগাঁৱৰ অভয়াপুৰী বাপুজী উচ্চ বিদ্যালয়ত বঙাইগাঁও জিলা প্ৰশাসন আৰু বঙাইগাঁও জিলা স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগিতাত ধপাত বিৰোধী এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: সভা অনুষ্ঠিত কৰাৰ পূৰ্বে ধপাত বিৰোধী সজাগতাৰ বাবে বিদ্যালয়খনৰ পৰা বাটাবাৰী তিনিআলিলৈকে এটা শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছত সহকাৰী স্কুল পৰিদৰ্শক ৰীতা ৰাভাই আঠধৰা সজাগতা সভাত বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই ছাত্ৰ ছাত্ৰীসকলক ধপাত সেৱনৰ পৰা আঁতৰি থকাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো এই কু অভ্যাস ত্যাগ কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে সমাজখনক ধপাত মুক্ত কৰাৰ ক্ষেত্ৰত বাপুজী হাইস্কুলে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ উপৰিও আন আন বিদ্যালয়সমূহেও এনে পদক্ষেপ গ্ৰহণ কৰাটো আশা কৰে। সভাত উপস্থিত থাকি ধপাত সেৱনৰ দ্বাৰা হোৱা ক্ষতি সন্দৰ্ভত মন্তব্য দাঙি ধৰে ডাক্তৰ আমিৰুল ইছলাম খানে। বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সভাত উপস্থিত থকা ডাক্তৰ খানে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ জীৱন কল্যাণমূলক কৰি তোলাৰ বাবে ধপাতৰ পৰা আহিব পৰা বাধা সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰে। সভাত অভয়াপুৰী সমজিলা আয়ুক্ত দীপন বৰ্মন, বঙাইগাঁও জিলা সমাজ কল্যাণ বিষয়া নীলেশ্বৰ ৰায়, বঙাইগাঁও জিলা মাধ্যমিক শিক্ষাৰ পৰিকল্পনা বিষয়া পংকজ শৰ্মা, বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক শৰ্মাৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।
1: বঙাইগাঁও জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত যোৱা 28 আগষ্টৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ যোৱা 30 আগষ্টত সফল সামৰণি পৰে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠীৰ পৰা।
2: ক্ৰীড়া দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে অভয়াপুৰী মহাবিদ্যালয় প্ৰাংগণৰ পৰা এটা বৃহৎ চাইকেল সমদল উলিওৱা হয়। হালমাৰা সমজিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত প্ৰশান্ত বৰাৰ নেতৃত্বত উলিওৱা এই সমদলত অভয়াপুৰী কছমছ ক্লাবৰ সদস্যসকল, উপজিলা ক্ৰীড়া বিষয়া অৰ্ণামিকা, নুনিচা, অভেশ্বৰী হাইস্কুল, বাপুজী হাইস্কুল আৰু জে এন এম গাৰ্লছ হাইস্কুলৰ শিক্ষাৰ্থীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা অৰ্থাৎ 28 আগষ্টত উত্তৰ বঙাইগাঁও খেলপথাৰত টেঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক অজিত কুমাৰ চৰকাৰৰ পৰিচালনাত ল'ৰাসকলৰ মাজত এক প্ৰীতিমূলক হকী খেল অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বঙাইগাঁও জিলা হকী সংস্থাৰ সাধাৰণ সম্পাদক প্ৰবীণ বৈশ্য, বঙাইগাঁও জিলা ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক বিকাশ পাঠক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক বনিতা দেৱী, ৰবিন হুড ব্ৰাদাৰ আৰু ছিকিম এফ চিৰ সম্পাদক বিবেক চুব্বা উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে।

0: বঙাইগাঁও জিলা প্ৰশাসনৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু অনুসূচিত জাতি তথা পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ যুটীয়া উদ্যোগত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত বিত্তীয় সাহায্য বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: বঙাইগাঁৱৰ বিজৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰত্যক্ষ লাভান্বিত হস্তান্তৰ মাধ্যমৰ জৰিয়তে প্ৰতিটো নিৰ্বাচিত আত্মসহায়ক গোটক 50,000 টকাকৈ এককালীন অনুদান আগবঢ়োৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পূৰ্বে অসমৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক পৰাজ মুছাৰীয়ে সভাৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে কয় যে চৰকাৰে অনুদান হিচাপে আগবঢ়োৱা ধনৰাশি অপব্যয় নকৰি অত্যন্ত বিচক্ষণতাৰে সঠিক উৎপাদনশীল খণ্ডত বিনিয়োগ কৰা উচিত। দেশৰ বিখ্যাত বহুজাতিক উদ্যোগসমূহৰ উদাহৰণ দি সাংসদগৰাকীয়ে কয় যে এই সময়ত তাকৰীয়া সংখ্যক মহিলাই সমবায় ভিত্তিত আৰম্ভ কৰা উদ্যোগো আজি বিশাল প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছে। সেয়েহে তেওঁ মহিলাসকলক ডাঙৰ সপোন দেখাৰ লগতে নতুন প্ৰযুক্তি আৰু উদ্ভাৱনী চিন্তাৰ সুযোগ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

0: নির্বাচিত আত্মসহায়ক গোটক 50,000 টকাকৈ এককালীন অনুদান আগবঢ়োৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পূৰ্বে অসমৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক প্ৰৰাজ মুছাৰীয়ে সভাৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে কয় যে চৰকাৰে অনুদান হিচাপে আগবঢ়োৱা ধনৰাশি অপব্যয় নকৰি অত্যন্ত বিচক্ষণতাৰে সঠিক উৎপাদনশীল খণ্ডত বিনিয়োগ কৰা উচিত। দেশৰ বিখ্যাত বহুজাতিক উদ্যোগসমূহৰ উদাহৰণ দি সাংসদগৰাকীয়ে কয় যে এই সময়ত তাকৰীয়া সংখ্যক মহিলাই সমবায় ভিত্তিত আৰম্ভ কৰা উদ্যোগো আজি বিশাল প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছে। সেয়েহে তেওঁ মহিলাসকলক ডাঙৰ সপোন দেখাৰ লগতে নতুন প্ৰযুক্তি আৰু উদ্ভাৱনী চিন্তাৰ সুযোগ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে বক্তব্য আগবঢ়াই বঙাইগাঁও সমষ্টিৰ বিধায়িকা দীপ্তিময় চৌধুৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজৰ একেবাৰে পিছপৰা শ্ৰেণীৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ অনুদান আৰু ঋণৰ আঁচনিসমূহ যুগুতাই উলিয়াইছে।
1: জিলা ৰেডিঅ' শুনিলে সোমবাৰে পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলা ৰেডিঅ'ৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি বঙাইগাঁও জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল বঙাইগাঁৱৰ পৰা আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠী।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো মৌচম ছবিখনৰ পৰা শাহিদ মালিয়াৰ কণ্ঠৰীতি গীত। গীতৰ কথা ইৰশাদ কামিলৰ, সংগীত প্ৰীতমৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা হওক অলকা য়াগনিক, কুমাৰ চানু আৰু সহশিল্পীসকলৰ কণ্ঠত দিল কা ৰিশ্তা ছবিখনৰ এটি গীত, গীতিকাৰ সমীৰ, সংগীত পৰিচালনা নাদিম শ্ৰাৱণৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ এয়া হাইৱে ছবিখনৰ এটি গীত, শিল্পী এ আৰ ৰহমান, সংগীত শিল্পীৰ নিজা।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ শেষত এইবাৰ শুনোৱা হওক কবিতা কৃষ্ণমূৰ্তি আৰু হৰিহৰণৰ কণ্ঠত ক্যা কেহনা ছবিখনৰ এটি গীত, গীতিকাৰ মজৰুহ চুলতানপুৰী।

0: ক্যা কেহনা ছবিখনত সেয়া আছিল কবিতা কৃষ্ণমূৰ্তি আৰু হৰিহৰণ। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: অসমা সুষমা।

এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য। এতিয়া নিবেদন কৰিছো এখনি আলেখ্য, নামঘোষা, ৰচনা দীপমণি চুতীয়া।

0: আজি শুনক দ্বিতীয় তথা শেষ খণ্ড।
1: মাধৱ পুৰুষে নামঘোষাত প্ৰকাশ কৰা কেতবোৰ ঘোষাই মানুহৰ লক্ষণৰ কথাও প্ৰতিফলিত কৰিছে। এই ঘোষাভাগীও তাৰেই এটি উদাহৰণ।

ঘোষাভাগৰ সৰল অৰ্থ এনেধৰণৰ, অধম লোকসকলে সদায় আনৰ দুখটোহে বিচাৰি পায়, মধ্যম লোকে দুখগুণ বিচাৰ কৰি লয়, আৰু উত্তমসকলে আনৰ গুণখিনি গ্ৰহণ কৰে আৰু উত্তমোত্তমে নেদেখে, যি অলপ অচৰপ গুণ দেখে তাকেই বিস্তাৰ ৰূপত গ্ৰহণ কৰে। এই ধৰণৰ ঘোষাই কৰ্মতঃ মানৱ জীৱন প্ৰক্ৰিয়াত উন্নীত শাৰীলৈ ধাবিত হবলৈ অনুপ্ৰাণিত কৰিছে। নামঘোষা শাস্ত্ৰভাগীত 1001 ঘোষা আছে। এই আলেখ্যভাগীত সকলো ঘোষা বা ব্যাখ্যা সামৰি লোৱাটো কোনোকালে সম্ভৱ নহয় যদিও, তথাপি ঘোষাসমূহত মূলতঃ কৃষ্ণ ভকতিৰ স্বৰূপ, ঈশ্বৰৰ স্বৰূপ, মহিমা আদিয়ে প্ৰকাশ পাইছে।

সুখ দুখ কাল মায়া মোহ সকলোৰে অধিকাৰী একমাত্ৰ কৃষ্ণদেৱ, যিজনে ভকতৰ দুখ হৰণ কৰে সেইজনেই সমস্ত জগতৰ সাৰ বিষ্ণু। এই ঘোষাভাগত ভগৱান কৃষ্ণই যে একমাত্ৰ চালিকা শক্তি আৰু সৰ্বশ্ৰেষ্ঠ শক্তি সেই কথা সুন্দৰকৈ প্ৰকাশ ঘটিছে। মাধৱ পুৰুষে নামঘোষাত ভক্তিতত্ত্ব, সমাজ জীৱন, শৰণতত্ত্ব, মুক্তিৰ স্বৰূপ, ঈশ্বৰতত্ত্ব আৰু ধৰ্মদৰ্শনৰ বিষয়ে সুন্দৰ বৰ্ণনা আগবঢ়াইছে। ইয়াৰ উপৰিও মাধৱ পুৰুষে নিজকে ঈশ্বৰৰ ওচৰত তিনি লোকৰ পাপী বুলিহে ঘোষণা কৰাৰ লগতে কৰ্মফল অনুযায়ী প্ৰাপ্য কামনা কৰিছে।

ইয়াৰ ব্যাখ্যা এনেদৰে দিব পাৰি, ৰহস্যবাদী ভক্তিকবিয়ে পৰম সত্য তত্বৰ সামগ্ৰিক মহিমা আৰু পবিত্ৰতাৰ তুলনাত নিজকে অতি হীন আৰু দুৰ্ভগীয়া বুলি কল্পনা কৰে। যি পৰম শক্তিয়ে সামগ্ৰিকভাৱে সকলো ধাৰণ কৰিছে, সেই শক্তিৰ ওচৰত আমাৰ জ্ঞান কিমান সীমিত, আমি কিমান ক্ষুদ্ৰ, হীনতকৈও হীন। আত্মবিশ্লেষণ মাধৱদেৱৰ ৰচনাৰ এটা প্ৰধান বৈশিষ্ট্য। নামঘোষাত প্ৰকাশ পোৱা ভক্তিৰ তন্ময়তা আৰু বিনয়ভাৱ পৰম সততাৰ পৰিচায়ক। এই ধৰণৰ ঘোষাই মাধৱ পুৰুষৰ হৃদয়ত থকা ত্যাগ আৰু ভক্তিৰ উমান দিয়ে। ইয়াৰ লগতে গভীৰ তথা বৈজ্ঞানিকভাৱে ভাবিলে এষাৰ কথা লক্ষ্য কৰিব পাৰি। ভকতৰ সৎকৰ্ম আচৰণত এটি শান্তিৰ পৰিৱেশে বিৰাজ কৰে।

মনুষ্য জীৱই কিহৰ দুখত পৰি জীয়াটো ভুগিবলগা হয়, কিহৰ বাবে ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হবলগীয়া হয়, সেই কথাও ঘোষাৰ মাজেৰে মাধৱদেৱে স্পষ্টকৈ প্ৰকাশ কৰিছে।

এই ঘোষাভাগত মাধৱ পুৰুষে খেদ কৰি কৈছে, হে হৰি, দুৰ্বাৰ দুষ্ট দুৰ্বাসনাসমূহৰ দুঃসংগত পৰি তোমাৰ মায়াজনিত অনাদি অবিদ্যাৰ প্ৰতি মই মোহিত হলো। হে হৰি, অনাত্মা দেহাক আত্মা বুদ্ধি কৰি পৰমাত্মাৰ পৰা বঞ্চিত হলো। এই ধৰণৰ ঘোষাসমূহে আমাক চিৰসত্যৰ সন্ধান দিয়ে, অৰ্থাৎ মানৱ জীৱ হৈ আমি সদায় শুদ্ধ কৰ্ম আৰু চিন্তাৰে ঈশ্বৰমুখী হৈ সৎপথেৰে জীৱন যাপন কৰিব লাগে। এই আছিল মহাপুৰুষজনাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য।

0: এই ঘোষাভাগৰ দ্বাৰা মাধৱ পুৰুষে যে মানুহৰ শ্ৰেণীবিভাজন বিচৰা নাছিল তথা তেওঁ যে ঈশ্বৰৰ দাসৰো দাসৰ দাস আছিল সেই কথাই প্ৰমাণ কৰে মাধৱ পুৰুষৰ অন্তৰত থকা গণতান্ত্ৰিক মনোভাৱ। দৈত্যাৰী ঠাকুৰৰ চৰিত পুথিত পোৱা যায় মাধৱদেৱে নামঘোষা শাস্ত্ৰভাগীৰ বিষয়ে উল্লেখ কৰি কৈছে,
1: দেখা ঘোষা পুথিখন আমাৰ আশয় হবে কহি আছো যিবা কহিবে লাগয়, তাহাৰ অৰ্থক যিবা জনে বুজিবে ক, সেইজনে জানা লাগ আমাক পাইবে ক, ঘোষাতে সমস্ত মোৰ বল বুদ্ধি যত, যাৰ ভাগ্যে আছে আতে ৰজিবে সমস্ত।
0: সেইবাবে ঘোষা শাস্ত্ৰভাগী মাধৱ পুৰুষৰ বাংময় মূৰ্তি বুলি বিবেচিত।

মহাপুৰুষ মাধৱদেৱৰ চিন্তা, কৰ্ম আৰু আৰ্হিৰে ঈশ্বৰৰ ওচৰত শৰণ লৈ একমাত্ৰ কৃষ্ণসেৱাত ব্ৰতী হৈ মানৱ মংগল সাধন কৰাটোৱেই মানৱৰ শ্ৰেষ্ঠ কৰ্তব্য আৰু ধৰ্ম। বৰ্তমান সমাজত দেখিবলৈ পোৱা এটি শুভ লক্ষণ হ'ল অকথিত তথা অলিখিতভাৱেই যেন লোকসমাজত নামঘোষা পৰিৱেশ্য কলাৰূপেও স্বীকৃত হ'বলৈ ধৰিছে। নামঘোষা মাধৱদেৱৰ উৰেটো জীৱন মন্থন কৰা অমৃতৰ ভাণ্ডাৰ, যি নামঘোষাৰ ব্যাখ্যা কৰি হয়তো কোনোকালেই সমাপ্ত কৰিব পৰা নাযাব। এই আলোক্যভাগী নামঘোষাক কিঞ্চিত স্পৰ্শ কৰাৰহে চেষ্টা কৰা হৈছে। সৰ্বশেষত আপোনাসৱ পৰম কৃপালু শ্ৰোতাবৃন্দৰ ওচৰত নামঘোষাভাগীৰ কিঞ্চিত আভাস দাঙি ধৰোঁতে জ্ঞাতে অজ্ঞাতে আমাৰ হ'ব পৰা সকলো অপৰাধৰ ক্ষমা বিচাৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ এভাগী ঘোষাৰেই আপোনাসৱৰ চৰণকমলত ক্ষমা জনালোঁ।

0: ইমানপৰে দীপমণি চুতীয়া ৰচিত আলেখ্য নামঘোষা শুনিলে। সূত্ৰ ধৰিলে ইন্দ্ৰজিৎ দাসে। আলেখ্যখনিৰ প্ৰযোজনা আছিল তপন দত্তৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে মে হোনা ছবিখনৰ পৰা কেইটিমান গীত। ছবিখনৰ সংগীত অনু মালিকৰ, গীতিকাৰ জাভেদ আখতাৰ। অনুষ্ঠানত প্ৰথমে শুনোৱা হওক সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰী গীতটি।

মে হোনা ছবিখনত এইবাৰ শুনাবলৈ লৈছোঁ সোনু নিগম, আফতাব সাবৰি আৰু হাশিম সাবৰিৰ কণ্ঠৰীতি গীত।

এ আৰু অলকা য়াগ্নিক। ছবিখনৰ সংগীত আছিল অনু মালিকৰ, গীতৰ কথা আছিল জাভেদ আখতাৰৰ। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

0: নমস্কাৰ আদৰৰ শ্ৰোতা, আৰম্ভ কৰিছোঁ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটি। আমি লাহে লাহে ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে প্ৰচাৰিত এই অনুষ্ঠানটিৰ সামৰণিৰ ফালে অগ্ৰসৰ হ'ব লগা হৈছে। আপোনালোকে জানে যে সুধাকণ্ঠৰ জন্মশতবৰ্ষৰো সামৰিবৰ সময় হৈছে, অৰ্থাৎ 8 ছেপ্টেম্বৰত এই জন্মশতবৰ্ষৰ বছৰজোৰা উদযাপন বা এই বছৰটোৰ সামৰণি পৰিব। আৰু আমি আগতেই পৰিকল্পনা কৰিছিলোঁ যে এই অনুষ্ঠানৰ সামৰণিৰ ফালে আমি আমন্ত্ৰণ জনাম আমাৰ সকলোৰে পৰিচিত এনেগৰাকী শিল্পীক, যিগৰাকীয়ে ভূপেন হাজৰিকাক কেৱল ঘৰুৱাভাৱে পোৱাই নহয়, তেওঁৰ সংগীত জীৱনৰ বহুতো সৃষ্টিশীল সময়ৰ সাক্ষী হিচাপে তেখেত আছে। আৰু বহু সময়ত এই বৰেণ্য শিল্পীগৰাকী, যাৰ নাম ডক্টৰ ভূপেন হাজৰিকা, এইগৰাকী বৰেণ্য শিল্পীৰ সহযোগী হিচাপে, কোনো সময়ত ভগ্নী হিচাপে, কোনো সময়ত ভাতৃবধূ হিচাপে বা বহু সময়ত বন্ধু হিচাপেও তেখেতে তেখেতৰ ভূমিকা পালন কৰি আহিছে। যিগৰাকীৰ মাজত নিহিত আছে ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি সম্পৰ্কীয় অলেখ নজনা কথা, অলেখ ইতিহাস। এয়া আমাৰ মাজত আজিৰ অতিথি শিল্পী মনীষা হাজৰিকা।
1: নমস্কাৰ ঋতুপৰ্ণ, মই খুবেই সুখী। আচলতে মোৰ শব্দটোৱে বিৰাট মোক আপ্লুত কৰে, তোমালোকে যে নাম দিছা আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, সেইটোৰে সঁচাই মনটো চুই যায়। আৰু মই আজিৰ অতিথি হ'ব পাই পেলাই মই নিজকে ধন্য মানিছোঁ।
0: আমি আজি আপোনাৰ সৈতে কথা পাতিব খুজিছোঁ জয়ন্ত হাজৰিকাই গোৱা, ভূপেন হাজৰিকাই লিখা গীত আৰু ভূপেন হাজৰিকাই লিখা গীত জয়ন্ত হাজৰিকাই সুৰ কৰা। তাৰমানে আজিৰ খণ্ডটি আমি ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকা এই দুয়োজনকে লৈ পেলাই আগবঢ়াব খুজিছো। আৰু এই দুয়োজনৰ মাজত এডালেই সাঁকো, এখনেই দলং, সেইখনৰ নামেই হৈছে মনীষা হাজৰিকা। এতিয়া দলংখনে আপুনি আমাক ইপাৰ সিপাৰ কৰা।
1: হয়, জন্মদিনটো বৰ ওচৰা ওচৰি। মই ভাবি থাকো তাকে যে ইমান ওচৰা ওচৰি কি, 8 তাৰিখে ভূপেন, 20 তাৰিখে জয়ন্ত হাজৰিকা, এইফালে অক্টোবৰৰ 15 তাৰিখে জয়ন্ত হাজৰিকা প্ৰাণ দিৱস, 5 নৱেম্বৰ ভূপেন দা। গতিকে এইকেইটা মাহৰ এইকেইটা দিনত এটা বেলেগ পৰিৱেশৰ মাজত আছোঁ যেন লাগে মোৰ নিজকে। মই খুব সৌভাগ্যৱান বুলি ভাবোঁ যে মই এনেধৰণৰ ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিছিলোঁ। মোৰ খুব সৰু কালৰ স্মৃতিৰে বিজড়িত, এয়া 9-10 বছৰৰ পৰাই পাইছিলোঁ ভূপেন দাক। দেখিছোঁ ঋতুপৰ্ণ যে মানে দুই ভাই ককায়েকৰ আণ্ডাৰষ্টেণ্ডিং, যিটো
0: বুজাবুজিটো
1: সংগীতৰ, দেই সাংগীতিক যিটো বুজাবুজি, সেইটো মোৰ মানে এটা অভিনৱ প্ৰক্ৰিয়া বুলি মই ভাবোঁ। যেতিয়াই দেখিছোঁ ভূপেন দা হাৰমনিয়াম, সেই কলকাতাৰ ঘৰৰ কথা কৈছোঁ দেই, মই যেতিয়াই দেখোঁ যে ভূপেন দা হাৰমনিয়ামটো লৈ বহিছে, কিবা এটা সুৰ কৰিব লৈছে, জয়ন্ত হাজৰিকা অলৱেজ দেখিছোঁ গীটাৰখন লৈ সাজু, লগত আছে আৰু। আৰু তেতিয়াই ধৰা সেই যে ষ্ট্ৰক কেইটা গীটাৰৰ, সেয়া মানে এনেকুৱা ভূপেন দা সুৰৰ এটা ছাপৰ্ট হৈ যায় যে সেইটো মানে কিছু কাহিনী মই তোমাক ক'ম।
0: আৰু সেই ষ্ট্ৰকটোৰ কথা ভূপেন দাই বোধ কৰোঁ ভায়েকক ক'ব লগা নহয়,
1: নহয়। গতিকে ভূপেন দা এটা শব্দতেই কয় যে তাৰ গীটাৰে কথা কয়। তুমি কিছুমান গান মন কৰিবা, যিকেইটা গানৰ ধৰা সেই গীটাৰখনে তাৰ এটা বেলেগ অৰ্থ প্ৰদান কৰিছে। যেনেকুৱা তোমাৰ ভূপেন দাৰ এইটো গান ভাবা, মই আৰু মোৰ চাহ, তাতে তুমি মন কৰিবাচোন, কোনে কয় মই অকলশৰীয়া, এই শব্দটো ভূপেন দা আৰম্ভ কৰাৰ পিছতেই এই যে মই আৰু মোৰ চাহ ষ্ট্ৰিঙত বজাই দিয়ে, জয়ন্ত হাজৰিকা, সেইটো গীটাৰ আছিলে। আৰু দুমৰাততো তেনেকৈ অসংখ্য গান আছে, এটো কুৰুৱা আলু খোৱা, মেঘ ভাঙি যায়, সময়ৰ অগ্ৰগতি, পক্ষীৰাজ
0: ঘোঁৰা,
1: আৰু সেই যে গীটাৰখন আৰু ভূপেন দাৰ সুৰ

0: আনৰ কাৰণে জীৱন কলিতা, সকলোৱে জানে ভূপেন হাজৰিকাৰ সুৰ হয় ভূপেন দাৰ সুৰ, এইটো সেইটো তুমি চিকমিক বিজুলী ছেটতে এটা ছিকুৱেঞ্চত, আৰু ভূপেন দাৰ সদায় চিনেমা বনোৱা ফিল্ম মেকাৰ হিচাপত মানে ভূপেন দাৰ অদ্ভুত ষ্টাইল আছিলে। তাৰপিছতে ক'লিবলৈ হেৰি নহয় এই প্ৰফুল্ল বৰুৱা দেই ভূপেন দা ভাল
1: অকণমানহে আছে, গানটো
0: অকণমান আছে যে ঠাইটো আছে নহয় এইটো ছেটতে ভূপেন দা ঠিক কৰিলে যে তেখেতে পিয়ানোটো বজাই গাব। প্ৰফুল্ল এটা খুব ভাল পিয়ানো বজাইছিলে, একদম হেণ্ডচাম মানে হেৰি পাৰ্চনেলিটিটো। তো তেখেতে গানটো গাব, ভূপেন দাৰ লগে লগে তাত লিখিলে, লগে লগে সুৰ কৰিলে, ছিকুৱেঞ্চৰ লগত মিলা আৰু যে আনৰ কাৰণে জীৱন কলিতা কিমান জ্বলাবা আৰু আৰু কিমান বাকী আছে, স্থায়ীটো হৈ গ'ল। এতিয়া জয়ন্ত হাজৰিকাত সোমাল নহয় মগজত এই গানটো লাগি আছে লাগি আছে, দে না মোক অলপ বাকীখিনি লিখি দে না বাকীখিনি লিখি দে না। তারপরে আর ভূপেন দা কৈছে ৰ এটা শ্বুটিংৰ মাজত আছো, ডিম নহয় এইটো। কিন্তু মানে বিৰাট জেদি, ঘৰত আহি পেলাই ভূপেন দাৰ পৰা কিবা কৈ বাকী গানকেইটা লিখালেই কৰিলে। তাৰপিছত নিজে এটা পৰ্চন এই যে প্ৰতি উষা শুনিতেৰে, প্ৰতি উষা শুনিতেৰে কত পতাকা, তুমি এতিয়া এই কোমলতাটো তুমি জয়ন্ত হাজৰিকাৰ কুৰৰ এইটো পাবা এতিয়া যদি মন কৰা। কিন্তু কি ধুনীয়াকে মিলাই দিলে অন্তৰা, তুমি নিজে গালে কিন্তু কোনোদিন নিজে নকলে এইখিনি সুৰ মই কৰা। এতিয়া ধৰাচোন দুয়ো নাই, মই তোমালোকৰ কথাখিনি ক'ব পাৰোঁ মানে মই এতিয়া মানুহে জানিব লাগে, ৰাইজে জানিব লাগে বুলি কওঁ, কিন্তু মই যিমান কিতাপ উলিয়াইছোঁ যিমান গান যিমান ৰেকৰ্ড চব তাতে লিখা আছে ভূপেন হাজৰিকা সুৰ আৰু কথা।
1: এইটো কেৱল ককাই ভাইৰ মিল নহয়, দুজন সুৰকাৰৰ মিল,
0: সুৰকাৰৰ
1: দুজন শিল্পীৰ মিল
0: একদম।
1: এতিয়া আপুনি কওঁতে হয় মানে যেতিয়া গান এটা নজনাকৈ শুনি থকা যায় তাৰ মজাটো বেলেগ, আমেজটো বেলেগ, যেতিয়া গানটোৰ বিষয়ে জনা যায়। এতিয়া আপুনি কৰিলে কত পতাকা এই পথে তোমাকে নিঃশেষ কৰি মাতে, এই কথাখিনি যেতিয়া আমি শুনিম তেতিয়া আমি গম পাম যে এইটো হয়তো জয়ন্ত হাজৰিকাৰ সুৰ, কাৰণ জয়ন্ত হাজৰিকাৰ সুৰৰ ষ্টাইলটো
0: বেলেগ
1: শ্ৰোতাই জানে।
0: না সেইটো এটা অদ্ভুত লাগে ঋতুপৰ্ণ, মই এতিয়া তোমালোকৰ শ্বেয়াৰ কৰি ৰাইজক জনাই ভাল পাইছোঁ যে ছাৰ দৰে থকা এগৰাকী ব্যক্তি কেনেকৈ এটা সম্পূৰ্ণ বেলেগ ধাৰা সৃষ্টি কৰি থৈ গ'ল,
1: সুকীয়া সুকীয়া ধাৰা
0: একদম। যিজনে ভূপেন দাক এছিষ্ট কৰে, ভূপেন দাৰ জীৱনৰ যত মানে তোমাৰ মাষ্টাৰপিচ গোটেইকেইটাত নিজে বজাইছে, সুৰ কৰিছে, এছিষ্ট কৰিছে, সেইগৰাকী ব্যক্তি নিজৰ সুৰৰ এটা কমপ্লিট বেলেগ ধাৰা কৰাটো ধেমালি কথা, সেইটো চাগে ঐশ্বৰী।

0: আপুনি শুনি আছে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, আজিৰ অনুষ্ঠানৰ অতিথি মনীষা হাজৰিকা।
1: ভূপেন দাক সদায় কৈলে আৰু তাৰ পিছৰ পৰা মই লক্ষণৰ নিচিনা ভাই হেৰুৱাই পেলালো, তাৰ সুৰ ইউনিক, ভূপেন দাই এনেকে কয়। ভূপেন দা কিছুমানে প্ৰশ্ন কৰেতো ইণ্টাৰভিউ ল'ব আহিলে, যেনেকে ভূপেন দা আপোনাৰ পিছত আপুনি কাক ভাবে, আধুনিক গীতত মোৰ ভাই জয়ন্ত হাজৰিকা আৰু ফকত থলুৱা যদি কোৱা খগেন মহন্ত, এই দুটা নাম ভূপেন দাক সদায় কোৱাটো মোৰ মনত আছে।
0: এটা সময়লৈকে এইটো কথা আমি দেখিছো বা এতিয়া সাম্প্ৰতিক সময়ত নাই বুলি একেবাৰে কৈ দিব নোৱাৰি, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা বা খগেন মহন্ত এনেকে এই সময়ৰ বা তেওঁলোকে আগৰ পৰা যিখিনি পাইছে জ্যোতি বিষ্ণু পাৰ্বতী প্ৰসাদ এনেকে পাই ধাৰাটোৰ পৰা এটা উদ্দেশ্য লৈ সংগীতৰ কাম কৰে।
1: Yes, definitely.
0: এটা উদ্দেশ্য থাকে, এটা থিম এটা লৈ পেলাই কৰে।
1: Definitely.
0: সেই কথাটোৱে তাৰমানে আমাক প্ৰভাৱিত কৰে,
1: একদম প্ৰভাৱিত কৰে। কাৰণ হেৰি তোমাৰ এই জ্যোতিটো তুমি ভাবাচোন, এই এটা সময় গৈছে যিটোৱে সাংঘাতিক ভাল কিছু জ্যোতি আছিলে মই গীতি খাই আৰু সুৰকাৰৰ মাজৰ, এটা জয়ন্ত হাজৰিকা, নিৰ্মাপা বদলি, এটা কেশৱ দা, খগেন মহন্ত,
0: নহয় নবকান্ত বৰুৱা,
1: নবকান্ত বৰুৱা, বীৰেণ দত্ত ছাৰ, নহয় এইখিনিয়ে যিটো সমৃদ্ধ কৰি থলে আমাৰ অসমীয়া সাংস্কৃতিক পথাৰখন, সেইটো কিন্তু সঁচাকে আমাৰ সম্পদ, আমি ধন্য।
0: ভূপেন হাজৰিকাই লিখা এটা গীত যিটো জয়ন্ত হাজৰিকাই গাই মানুহৰ হৃদয়ত বহুৱাই দিলে, সেইটো মৃত্যু খাৱতী সমাধিতলিত।
1: যেতিয়া জয়ন্ত হাজৰিকা নাইকিয়া হ'ল, সেইদিনাখন আমি শুনিছিলো ভূপেন দা চোতালত চিঞৰি চিঞৰি কৈছিলে যে গানটো মৃত্যু সম্পত্তি সমাধিটো, বুলি গানটো কোৱা নাই, সেই গানটো মই কিয় তাক গোৱালো, কিয় মই নাগালো, ভগৱানে মোক কিয় লৈ নগ'ল, তাক কিয় লৈ গ'ল, একদম কান্দি কান্দি ভূপেন দা চোতালত চট ফটা ইফাল সিফাল ঘূৰি ফুৰিছিলে। তাৰপিছতে মোৰ ভাৱ হয় দেই, এইটো মই নাজানো, এই গানটো ভূপেন দা লিখি কিয় জয়ন্ত হাজৰিকাক ক'লে যে তই সুৰ কৰ আৰু তই গাবি, আৰু গানৰ ৰেকৰ্ডিং বম্বেত, কাৰণ সেইখন চিনেমা চিকমিক বিজুলী এটা সমন্বয়ৰ চিন ৰাখি গ'ল, কাৰণ বম্বেত প্ৰতিথ জহা শিল্পী বুলি যাক কয়, কিশোৰ কুমাৰ, আশা ভোছলে, লতা মংগেশকৰ, মুকেশ, কোনো বাদ নাই সেইখন
0: চিনেমা,
1: আৰু তেতিয়া অনিল মহলে ভূপেন দাৰ এৰেঞ্জাৰ, আৰু তাতে তোমাৰ গান হ'ল মৃত্যু খাপতি সমাধিটো জয়ন্ত হাজৰিকাও গালে, মাষ্টাৰপিচ এটা। ঘূৰি আহিছে দুয়ো বম্বেৰ পৰা, মোৰ এতিয়াও মনত আছে

0: মোৰ জেঠাহু কবিতা বৰুৱা,
1: হয়
0: কবিতা হাজৰিকা, ৰোজ হাজৰিকা, ৰোজ বাইদেউ, অঁ, আমাক শুনাইছে দুয়োটেই তেতিয়া সেই আমাৰ কলৰ গান শুনাৰ পিছতে ভূপেন দা কৈছে যে তো সাংঘাতিক গান হ'ল দেই, এইটো এটা ভইচ টইচ দি পেলাই কৰা গৈছে নহয়, আৰু মিউজিচিয়ান তাৰ সাংঘাতিক সাংঘাতিক মিউজিচিয়ান আছিলে তোমাৰ। মোৰ সেই ভাৱ হয় চাগে ভূপেন দা সেই যে লুটিখটি, লুটিখটিৰ পিছতেই তো চিকমিক বিজুলি, লুটিখটিত যে সেই যে কোনে কয় মই অকলশৰীয়া, মই নিজে গোৱা হ'ল, চাগে ভূপেন দা তেতিয়া এটা মনত আছিলে যে ইয়াক গোৱাব লাগে, জয়ন্ত হাজৰিকাক, ৰাণাক গোৱাব লাগে, কেনেকুৱা স্বীকৃতি চাবা, এল পি ৰেকৰ্ডখন, তাতে মিউজিক ডাইৰেকশ্যন, সংগীত পৰিচালনা ভূপেন হাজৰিকা, গান দুইফালে এল পি ৰেকৰ্ড ওলাইছিলে, তাৰে মৃত্যু খাপতি গানটোৰ এগেইনষ্ট ব্ৰেকেটত আছে সুৰ জয়ন্ত হাজৰিকা।
2: মৃত্যু খাবতী

0: কেতিয়াবা হঠাৎকৈ দেখিছোঁ দেই, ৰেকৰ্ডিং হ'ব, ভূপেনদা গান লাগে, নিৰ্মল পা বৈদেউ আছে, নিৰ্মল বুলি মাতিছিলে ভূপেনদাই, নিৰ্মল এটা গান লিখি দিয়াচোন, তই সুৰ কৰি দে, সুৰ কৰি দে, মোৰ সময় নাই, মই সময় নাই, মই ৰেকৰ্ড কৰিম দে ৰাতি, এনেকৈ ক'লে, কৈ পেলাই ভূপেনদা গ'ল আৰু, লিখিলেও বাইদেউ সুৰো কৰিলে, জয়ন্ত হাজৰিকা তুমি সাংঘাতিক, তোমাৰ ষ্ট্ৰং বাইদেউ, একদম মানে নিজৰ হেৰিটো ভূপেন হাজৰিকাৰ গান গাব লিখাটো, মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূৰ্য শিখা হলে, আৰু সুৰ ভাবাচোন জয়ন্ত হাজৰিকাৰ, মই বিচাৰিছো অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি চেতনাবিহীন নিখৰ স্তব্ধ যুগক দিবলৈ জ্যোতি, তুমি ভাবা একদম কাট কাট কাট কাট,
1: ভূপেন হাজৰিকাৰ সুৰৰ যিটো ঠাঁচ,
0: যিটো ঠাঁচ,
1: সেই ঠাঁচত কৰিছে,
0: আৰু এই ষ্ট্ৰং একেবাৰে বোল্ড কথা,
1: এতিয়া এই গানটো যেতিয়া মানুহে শুনে, আৰু যদি ধৰক লগত তেনেকুৱা ইনলে কাৰ্ড একো নাথাকে,
0: নাথাকে,
1: মানুহে ভবাৰ কোনো উপায় নাই যে এইটো ভূপেন হাজৰিকাৰ সুৰ নহয়,
0: নহয়,
1: জ্যোতি সুৰ বুলি কোনো ধাৰণাই কৰিব নোৱাৰে,
0: নোৱাৰে, একদম নোৱাৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। দেশজুৰি আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি আৰু হস্ততাঁত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয়, সহযোগী এন চি চি বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত শ্ৰেষ্ঠ আদৰ্শ শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানন কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী, অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তী ৰাণী ডেকাই। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পুৱাৰে পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকা জন্মশতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনাই পুৱা 9:30 বজাত গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ কাম কাজৰ পৰ্যালোচনা কৰে। পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নিগমক আৰ্থিকভাৱে অধিক লাভজনক কৰি তুলিবলৈ ব্যৱসায়িক আৰু কৰ্পৰেট সেৱাৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয়। নিগমৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিষয়া, কৰ্মচাৰীৰ সংখ্যা, বাহনৰ সংখ্যা, সম্প্ৰতি ব্যৱহাৰ, বিত্তীয় অৱস্থা, ৰাজহৰ উৎস আদিকে ধৰি বিভিন্ন দিশৰ বুজ লয়। ডঃ শৰ্মাই আনখন বৈঠকত পণ্যাগাৰ নিগমৰ অধীনৰ গুদাম আৰু শীতলীকৰণ ভঁৰালসমূহৰ ক্ষমতা বৃদ্ধি কৰি এই ব্যৱস্থা অত্যাধুনিক আৰু কাৰ্যক্ষম কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ভাৰতীয় জ্যোতি, সাত্বিক সাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে চেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত ভাৰতীয় জ্যোতিটো মালয়েছিয়াৰ নূৰ মহম্মদ আজৰিয়ান আয়ুব আৰু টেন উই কিয়ঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় জ্যোতিটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ কিম আষ্ট্ৰুপ আৰু এণ্ডাৰ্ছ স্কাৰুপ ৰাছমুছেনক 21-13, 16-21, 21-18 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কালি কিদাম্বি শ্ৰীকান্ত হংকং

जब दिन ढल जाए सांझ की दुल्हन बदन चुराए।

परात्माना परात्माना परागमाला लाइव शुनिले আগবঢ়ালে কৰুণা শ্ৰীবাস্তৱে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। খন্তেক পাছতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৃতি শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

ইমান পৰে মনদীপ মহন্তৰ কণ্ঠত ৰেণু মহন্ত ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 MHz। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাহীবাদন ৰাগ মধুমদ সারং।

0: ইমান পৰে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিলে। ৰাগ আছিলে মধুমদ সাৰং। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰত সম্ভৱ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষক দিৱস উপলক্ষে দিয়া ভাষণত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষকসকলক পাঠ্যপুথিৰ আৱৰ্তৰ বাহিৰলৈ গৈ শিক্ষাৰ্থীৰ জীৱন গঢ় দিয়াৰ লগতে শৈশৱক সুৰক্ষিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। নেপালৰ বান বিধ্বস্ত ত্ৰিশুলী বাজাৰ এলেকাৰ পৰা এটি 5 বছৰীয়া শিশুসহ আৰু 3 জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ভৱিষ্যতৰ পৰিৱেশতন্ত্ৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সগুণৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। আৰু সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰত সম্ভৱ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে শিক্ষকক সন্মান কৰা সমাজহে প্ৰকৃতাৰ্থত প্ৰগতিশীল সমাজ।
2: দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কি জয়ন্তী কো শিক্ষক দিৱস কে ৰূপ মে মনাকাৰ হামাৰে দেশবাসী উনকে প্ৰতি এবং সমস্ত শিক্ষক সমুদায় কে প্ৰতি সন্মান ব্যক্ত কৰতে হে। জো সমাজ শিক্ষকোঁ কা সন্মান কৰতা হে ও সমাজ সহী অৰ্থ মে প্ৰগতিশীল হতা হে। শিক্ষক কে বীজ আকাৰ মেৰে অন্দৰ বিদ্যমান বিদ্যাৰ্থী অৰ শিক্ষক।

0: दोनों ही जीवंत हो जाता है।
1: উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষক বঁটাসমূহ প্ৰদান কৰে। 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ 6টা সংস্থাৰ 48গৰাকী বিদ্যালয়ৰ শিক্ষকক বঁটা প্ৰদান কৰা হয়। শ্ৰীমতী মুৰ্মুৱে লগতে উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। তদুপৰি কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12গৰাকী শিক্ষক আৰু অধ্যাপকক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বঁটা লাভ কৰাসকলৰ উল্লেখনীয় কৰ্মৰাজিক লৈ নিৰ্মাণ কৰা একোখনকৈ চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণৰ জয়ন্তীত শ্ৰদ্ধা নিবেদন কৰে। ডঃ ৰাধাকৃষ্ণনে 1952ৰ পৰা 1962 চনলৈ উপ ৰাষ্ট্ৰপতি হিচাপে আৰু 1962ৰ পৰা 1967 চনলৈ দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষকসকলক পাঠ্যপুথিৰ আৱৰ্তৰ বাহিৰলৈ গৈ শিক্ষাৰ্থীসকলৰ জীৱন গঢ় দিয়াৰ লগতে শৈশৱক সুৰক্ষিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় শিক্ষক পুৰস্কাৰেৰে সন্মানিত শিক্ষকসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শিক্ষকসকলৰ সৈতে মত বিনিময়ৰ কিছু অংশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শিক্ষকসকলে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মাজত থকা শিশুটিক জীয়াই ৰখাটো নিশ্চিত কৰিব লাগে আৰু ইয়াৰ বাবে তেওঁলোকে নিজৰ মাজৰ শিশুটিকো জীয়াই ৰাখিব লাগে। শিশুসকলৰ মাজত প্ৰকৃত পৰিৱৰ্তন অনাৰ বাবে শিক্ষকসকলে নিজকে পাঠ্যপুথিৰ মাজত সীমাবদ্ধ ৰখাৰ পৰিৱৰ্তে শিশুসকলৰ জীৱনৰ এটা অংশ হৈ পৰা উচিত বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে।
2: मैं पूरे शिक्षा जगत से ये कहना चाहूँ कि हमें पहले से ज्यादा किताबों से बाहर निकल करके, सिलेबस से बाहर निकल करके बच्चों की जिंदगी में घुसना पड़ेगा। बचपन मरने नहीं देना चाहिए और बचपन बनाए रखने का सबसे बड़ा काम टीचर कर सकते। टीचर का काम है कि उसके भीतर का बचपन बना रहे।
1: প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্বপূৰ্ণ স্বাস্থ্য আৰু সামাজিক বিষয়ত আলোকপাত কৰি শিশুসকলৰ মাজত অত্যধিক মোবাইল বা টেলিভিছন চোৱাৰ সময়ক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ এই স্ক্ৰীণ আসক্তি দূৰ কৰাৰ বাবে শিশুসকলক ক্ৰীড়া, বাহিৰত খেলা ধূলা কৰা আৰু সৃষ্টিশীল কামত নিয়োজিত কৰাৰ পৰামৰ্শ আগবঢ়ায়। শ্ৰীমোদীয়ে স্তনৰ কৰ্কট ৰোগৰ সজাগতাৰ বিষয়ে উল্লেখ কৰি কয় যে মহিলাসকলে স্বাস্থ্য পৰীক্ষাৰ বাবে স্বেচ্ছাই ওলাই অহাটোৱে এই ক্ষেত্ৰত বৰ্ধিত সজাগতাকে প্ৰতিফলিত কৰিছে। তেওঁ ক্ৰমশঃ বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে উল্লেখ কৰি কয় যে এই ক্ষেত্ৰত নিৰন্তৰ সজাগতা সৃষ্টি কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰসংগ উল্লেখ কৰি শিশুসকলক শ্ৰেণীকোঠাৰ বাহিৰলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰকৃত কাম তথা দক্ষতাৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
2: एक विषय है स्क्रीन टाइम। अब ये एक प्रकार का एडिक्शन है। मेरे मन में एक विचार आता है, या तो वो बच्चा खेल कूद के अंदर बहुत रुचि लेने लग जाएगा। खेल कूद मतलब वो वीडियो गेम नहीं, मैंने एक्चुअली मैदान में वो खेलना, तो धीरे धीरे वो उसमें से बाहर आ सकता। और ऐसे में क्रिएटिविटी की तरफ हम बच्चों को जितना ज्यादा जोड़ेंगे, और हमने ऐसे कुछ न कुछ कार्यक्रमों को आदत बनानी चाहिए।
1: উল্লেখযোগ্য যে চলিত বৰ্ষত 82গৰাকী শিক্ষক আৰু শিক্ষাবিদক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ 48গৰাকী, উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপক তথা দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ 13গৰাকী দক্ষ প্ৰশিক্ষক আছে। অনুষ্ঠানত শিক্ষকসকলে তেওঁলোকৰ শৈক্ষিক যাত্ৰাক প্ৰভাৱিত কৰা অভিজ্ঞতা আৰু উদ্ভাৱনসমূহৰ বিষয়েও প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শিক্ষক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিয়ে দেশৰ ভৱিষ্যৎ নিৰ্মাণৰ ক্ষেত্ৰত নিস্বাৰ্থ সেৱা আগবঢ়োৱা শিক্ষক শিক্ষয়িত্ৰীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ লগতে বিশিষ্ট দাৰ্শনিক, পণ্ডিত, শিক্ষক, প্ৰাক্তন ৰাষ্ট্ৰপতি তথা দেশৰ প্ৰথমগৰাকী উপ ৰাষ্ট্ৰপতি ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি সন্মান জনায়। শিক্ষকসকলক দেশৰ ভৱিষ্যৎ নিৰ্মাণৰ স্থপতি বুলি উল্লেখ কৰি চি পি ৰাধাকৃষ্ণনে কয় যে জ্ঞান আৰু মূল্যবোধৰ শিক্ষা প্ৰদানেৰে শিক্ষকে বিকশিত ভাৰতৰ ভেটি গঢ়ি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে শিক্ষকসকলে জ্ঞান, দক্ষতা আৰু বিশ্বাসেৰে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যৎ গঢ়ে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীযোশীয়ে মহান দাৰ্শনিকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে ৰাধাকৃষ্ণন এগৰাকী দূৰদৰ্শী শিক্ষক আছিল, যাৰ শিক্ষকতাৰ প্ৰতি থকা অৱদান আৰু সমৰ্পণে আজিও সকলো লোকক অনুপ্ৰেৰণা যোগাই আহিছে। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণে প্ৰতিদিনে শিক্ষাৰ্থীসকলৰ মাজত মনোযোগ, দক্ষতা আৰু আত্মবিশ্বাস গঢ়াৰ বাবে কাম কৰি থকা শিক্ষকসকলৰ প্ৰতি সন্মান জনোৱাৰ

0: সুযোগ দিয়ে বুলি শ্ৰীযোশীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদ্মশ্ৰী সন্মানেৰে বিভূষিত ইন্দিৰা মিৰিৰ জন্মবাৰ্ষিকী উপলক্ষে আজি শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষক দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ইন্দিৰা মিৰিয়ে উত্তৰ পূৰ্বাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ অগ্ৰণী ভূমিকা পালন কৰিছিল। নেপালৰ বানবিধ্বস্ত ত্ৰিশুলী বাজাৰ এলেকাৰ পৰা এটি 5 বছৰীয়া শিশুসহ আৰু 3 জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। ইয়াকে লৈ চুবুৰীয়া ৰাষ্ট্ৰখনৰ বান প্ৰভাৱিত এলেকাৰ পৰা উদ্ধাৰ কৰা ভাৰতীয় নাগৰিকৰ সংখ্যা 169 হৈছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এতিয়াও 275 গৰাকী ভাৰতীয় সন্ধানহীন হৈ আছে। তেওঁ কয় যে 1907 গৰাকী ভাৰতীয়ই চীনৰ পৰা নিৰাপদে নেপালত উপস্থিত হৈছে। তেওঁ কয় যে কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক বিমানেৰে স্বদেশলৈ ঘূৰি অহাত সহায় কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ভৱিষ্যতৰ পৰিৱেশতন্ত্ৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সগুণৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত আজি আন্তঃৰাষ্ট্ৰীয় সগুণ সজাগতা দিৱস উপলক্ষে মন্ত্ৰী শ্ৰীযাদৱে কয় যে সগুণ হ'ল প্ৰকৃতিৰ জামাদাৰ যিয়ে চৌপাশৰ লেতেৰা আৱৰ্জনা পৰিষ্কাৰ কৰি বেমাৰৰ বীজাণু বিয়পোৱাত বাধা দিয়াৰ লগতে সমগ্ৰ পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে। তেওঁ কয় যে চৰকাৰে এই পক্ষীবিধ পুনৰ আকাশত মুক্ত মনেৰে উৰিব পৰাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে সগুণ সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছে। ভাৰতীয় জ্যোতি, সাত্বিক সাইৰাজ, ৰণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে চেনজেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত ভাৰতীয় জ্যোতিটো মালয়েছিয়াৰ নুৰ মহম্মদ আজৰিয়ান আয়ুব আৰু টেন উই কিয়ঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় জ্যোতিটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ কিম আপষ্ট্ৰো আৰু এণ্ডাৰ্ছ স্কাৰুপ ৰাছমুছেনক 21-13, 16-21, 21-18 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত কালি কিদাম্বি শ্ৰীকান্ত হংকঙৰ লি চিউক ইউৰ হাতত পৰাস্ত হোৱাত ভাৰতৰ ছিংগলছৰ অভিযান ইমানতে সামৰণি পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰত সম্ভৱ হ'ব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষক দিৱস উপলক্ষে দিয়া ভাষণত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষকসকলক পাঠ্যপুথিৰ আৱৰ্তৰ বাহিৰলৈ গৈ শিক্ষাৰ্থীৰ জীৱন গঢ় দিয়াৰ লগতে শৈশৱক সুৰক্ষিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। নেপালৰ বানবিধ্বস্ত ত্ৰিশুলী বাজাৰ এলেকাৰ পৰা এটি 5 বছৰীয়া শিশুসহ আৰু 3 জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ভৱিষ্যতৰ পৰিৱেশতন্ত্ৰ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সগুণৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। আৰু সাত্বিক সাইৰাজ, ৰণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক ভূপেন হাজৰিকাৰ গীতৰ অনুষ্ঠান সুধাকণ্ঠৰ গীত।

0: can't see what distance we should ride with that country boy, sweet dream baby. And with that, we have to wind up for today, to join again tomorrow at the same time. Until then, it's bye.
1: Looking for gentle, holistic healthcare for you and your family? Visit Regional Research Institute for Homeopathy, Guwahati. From chronic ailments to seasonal illness, child health to lifestyle disorders, experience personalized care that treats the root cause, not just the symptoms. Consult.
2: Paisata Hongitor Onustanti Hunile. Ea Akakmani Guwahati Mohabaho. Etehunok Ansoli Patri.
3: এয়া আকাশবাণী গুৱাহাটী বিয়লি ৰাজ্যিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। প্ৰতিষ্ঠিত জখা শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাইছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰ সংগঠনৰ মুঠ 48গৰাকী শিক্ষক শিক্ষয়িত্ৰীক ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান কৰে। তেওঁ লগতে উচ্চ শিক্ষা অনুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক আৰু অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণজ পেগুৱে উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাৱাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বতন্ত্ৰ মৰ্যাদা লাভ কৰা 12খন মহাবিদ্যালয়, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ 14গৰাকী সহযোগী বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত পেটেণ্ট লাভ কৰা 4গৰাকী শিক্ষক আৰু আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনৰ 5গৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে ডাঃ পেগুৱে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগতে এখন সুস্থ, শিক্ষিত আৰু মূল্যবোধ সম্পন্ন সমাজ নিৰ্মাণৰ মূৰ্হতা শিক্ষকসকলৰ বাবে নিবেদিত এই পবিত্ৰ দিনটোত প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীকে একবিংশ শতিকাৰ শৈক্ষিক দৃষ্টিভংগী আৰু দক্ষতাৰে শিক্ষাদানত ব্ৰতী হৈ ৰাজ্যৰ শিক্ষাৰ মান সদায় উচ্চ কৰি ৰাখিবলৈ আহ্বান জনায়। অনুষ্ঠানত হস্ততাঁত, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিত দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰংপুৰ শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে যোৱা 19 জুনত কেন্দ্ৰীয় চৰকাৰৰ

0: পৰা ইউনেস্কোত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হয়। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অন্যান্য স্থাপত্য কাৰুকৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰে নহয় বৰঞ্চ সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছত ৰংপুৰ শিৱসাগৰক লৈ গ্ৰহণ কৰা এই পদক্ষেপে আহোমৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত উজ্বলাই তুলিব। ডঃ শৰ্মাই অসমৰ ঐতিহ্য বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। চৰকাৰৰ এনে পদক্ষেপৰ প্ৰতি আদৰণি জনাই বিশিষ্ট সাহিত্যিক তথা বুৰঞ্জীবিদ প্ৰেম গগৈয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: অসমবাসীৰ কাৰণে এটা সুখবৰ, লগতে আটাইতকৈ সুখবৰ হৈছে ৰংপুৰবাসীৰ কাৰণে, শিৱসাগৰ জিলাবাসীৰ কাৰণে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা নিশা এটি বিবৃতিযোগে এই কথা অসমবাসীক জনাইছে। আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ আৰু বহুদিনীয়া এটা আমাৰ আবেদন নিবেদনৰ স্বীকৃতি হ'ব বুলি আমি আশা কৰিছোঁ। এই ৰংপুৰ নগৰখনৰ তাহানিৰ সীমা আছিল যে পূবে বাঁহগড়, উত্তৰে নামদাং আৰু দক্ষিণে হ'ল দিখৌনৈ, পুৰণা ৰংপুৰ নগৰৰ সীমা এইটোৱে। আৰু এই সীমাৰ ভিতৰত ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ পুখুৰী, জয়সাগৰ পাৰত থকা পাছতকৈ দৌল আৰু ইয়াৰ লগতে আমাৰ ন পুখুৰী, পুৰণি পুখুৰী, এই সকলোবিলাক ইয়াৰ ভিতৰত সোমাই পৰিছে।
0: হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে ব্যাহত হৈ থকা অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰৱীৰ মাজৰ ৰেলপথছোৱাৰ মেৰামতিৰ কাম অব্যাহত আছে। ইতিমধ্যে আইজলৰ চাইৰাং ৰেল ষ্টেচনৰ পৰা দেশৰ অন্য প্ৰান্তলৈ যোৱা কেইবাখনো ৰেলৰ সেৱা বাতিল কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক তথা লেখক ডক্টৰ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তি ৰাণী ডেকাই। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ দুটি গীত।

ইমান পৰে জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: मन चाहेगी।
1: मन चाहेगी,
2: मन चाहेगी।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 18 দিন 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 5 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ সন্ধ্যাৰ অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগা হাৰ্জ আৰু নিউজন AIR এপত। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত প্ৰমোদ চন্দ্ৰ টাইড, মঞ্জু বড়ো আৰু প্ৰতীক্ষা খনিকৰ, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, ডিউটি ৰুমত কৰবী গগৈৰ সৈতে, প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস।

তৰুণৰাম ফুকনে কৈছিল, শিক্ষাৰ উদ্দেশ্য মন প্ৰশান্ত কৰা, চিন্তা শক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱ দি ভৱিষ্যত জীৱন যুদ্ধত দেশ আৰু জগতৰ কল্যাণৰ বাবে সৰ্বতোপ্ৰকাৰে যোগ্যবান কৰা।

0: এয়া আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো অৰ্ধ আকাশ।
1: এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমূহ আইদেউকে স্বাগতম জনাই এয়া আগবঢ়াইছো আজিৰ বিচিত্ৰা অনুষ্ঠানটি।
2: সকলোকে স্বাগতম আৰু নমস্কাৰ জনাই আকাশবাণী তেজপুৰৰ আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত আমি তেজপুৰৰ এটি অনুষ্ঠান দৰিয়লীৰ মহিলাসকলে শ্ৰীযুতা কৰবী শইকীয়াৰ তত্ত্বাৱধানত এটি বিচিত্ৰানুষ্ঠান আগবঢ়াবলৈ লৈছো। প্ৰথমেই মহাপুৰুষ শংকৰদেৱ বিৰচিত কেলিগোপাল নাটৰ এটি গীত আগবঢ়াইছো। গীতটিৰ ৰাগ, বেলোৱাৰ, তাল, ৰূপক পৰিৱেশন কৰিছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্তই। খোলত আছে বিদ্যমান ভূঞা, হাৰমনিয়াম শ্ৰীযুতা কৰবী শইকীয়াৰ।

0: এতিয়া শুনক ৰাণী দাসৰ স্বৰচিত কবিতা পাঠ।
1: মোৰ কবিতাৰ শিৰোনাম এতিয়া নালাগে আইৰ বাবে অনা উকা সাজযোৰ। বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতেই উটুৱাই নিলে সকলো স্বাভিমান হঠাতে। এতিয়া নালাগে আৰু আইৰ বাবে অনা উকা সাজযোৰ। কি ভয়াৱহ, কি আশ্চৰ্য, কাহানিও নেদেখা বান, চকুৰ আগতেই নীলে কাঢ়ি সকলো। কাৰনো আছিল ইমান প্ৰয়োজন, বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতে উটাই নিলে সকলো স্বাভিমান হঠাতে। বানে ধোৱা মোৰ গাঁওখন মৰিশালী হ'ল, মোৰ বুকু উদং কৰি নীলে কাঢ়ি ঘৰ বাৰী। কি যে ভয়াৱহ, কি যে আশ্চৰ্য, কাহানিও নেদেখা, কাহানিও নুশুনা এই বাৰিষাৰে বান। পানীতেই আছোঁ আমি, খাবলৈ পানী নাই এটুপিও, থাকিবলৈ নাই আপোন ঘৰখনি, গাঁৱৰ কোনো চিন চাপ নাই। পানী পানী পানী, কেৱল বানপানী। আপোনজনক হেৰুৱালোঁ, নেদেখোঁ আজি জীৱনৰ বাট, চকুৰ পানীৰ বাদে নাই একো। উকা উকা লাগে প্ৰতিটো প্ৰভাত, বানেতো নাজানে মূৰাই মোৰ বাবে কি, বানেতো নাজানে পিতাই মানে কি, বানেতো নাজানে ভোক মানে কি, দুখ মানে কি, বানেতো নাজানে আইৰ বগা সাজ মানে কি, বানেতো নুবুজে ঘৰ মাটি ভেটি মানে কি। বান বৰ অহংকাৰী, চকুৰ আগতেই কাঢ়ি নিলে মোৰ আই, ক'তনো ইমান প্ৰয়োজন মোৰ সুখ, ক'তনো ইমান প্ৰয়োজন মোৰ আইৰ গোটেইটো জীৱনৰ দুখ।
0: এতিয়া শুনক এটি অসমীয়া আধুনিক গীত পৰিৱেশন কৰিছে জুৰি বাঢ়ৈনাথে।

এতিয়া আমি এটি সমবেত সংগীত পৰিৱেশন কৰিছোঁ। পৰিৱেশনত আছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস, অঞ্জলি মহন্ত।

0: স্বৰচিত গল্প এটি শুনাব অঞ্জলি মহন্তই।
1: গল্পটিৰ শিৰোনাম ছাত্ৰী। মালা আজি খুব সোনকালে উঠিছে, নহ'লে যে তাই কামখিনি মিলাব নোৱাৰিব। তাই ঝাৰুডাল লৈ আগফালৰ বাৰাণ্ডাখন সাৰিবলৈ আৰম্ভ কৰিলে। তাই কিছু আঁতৰৰ পৰাই মন কৰিলে মৰ্ণিং ৱাক কৰিবলৈ অহা চুবুৰীৰ দাসক, দাসৰ মুখৰ ভংগীমা, কপালৰ ৰেখাবোৰ। তাই বুজি পালে তেওঁ মুখৰ ভিতৰতে কৈছে যাত্ৰা নাস্তি। মালাই বুজি পায় মুখৰ আগত নক'লেও বহুতৰে মুখত এই ভাষা, কিন্তু কি কৰিবলৈ আছে তাইৰ? তাইৰ অস্তিত্বটোকতো তাই আৰু নোহোৱা কৰিব নোৱাৰে। বিয়াৰ 5 বছৰ পাছতো মাক হ'ব নোৱাৰাৰ পুৰস্কাৰ হিচাপে গিৰিয়েকে তাইক মাকৰ ঘৰত থৈ গ'ল আৰু আকৌ এবাৰ বিয়া কৰাই এবাৰ পিছে বাপেকী হ'ল। আৰু মালা এই 2 বছৰ যেন এইখন ঘৰৰ আলহীহে। তাইৰ অস্তিত্ব আছে, প্ৰভাৱ নাই, প্ৰসাৰ নাই, যেন ঘৰখনৰ এটা অপ্ৰয়োজনীয় ফাৰ্নিচাৰ, আৱৰ্জনা। বৌয়েকৰ বেকা চাৱনিৰ আগত মালা মানুহজনী কোচ খাই যায়। তাই শুনিয়ে থাকে বৌয়েকৰ ভাষা, অতগাল মানুহৰ জাজ কেতিয়ানো মাৰি শেষ কৰিম। মালাই প্ৰায়ে শুনে কোনোবাই ফোন কৰিলে বৌয়েকে এই ডায়লগটো মাৰেই, অতগাল মানুহ বুলিবলৈ তাই আৰু মাকহে, বাকী ককায়েক বৌয়েক আৰু 4 বছৰীয়া মাইনা। তেওঁৰ কিহৰ বাবে ইমান উষ্মা? মালাই দেখোন ঘৰ সৰা, মচা, বাচন মজাৰ দায়িত্ব লৈছেই। মাক অসহায়, তেওঁৰ LP পাছ বিদ্যাই জীয়েকক একো সহায় কৰিব নোৱাৰে। অৱশ্যে তেওঁ মালাক বিউটি পাৰ্লাৰৰ ট্ৰেইনিংটো তেওঁৰ সাঁচতীয়া পইচাখিনিৰেই দিয়ালে। ঘৰৰ সকলোখিনি সামৰি মেলিও মালাই পাৰ্লাৰখনলৈ ঠিকেই ওলাই যায়। চহৰৰ মাজমজিয়াৰ এই পাৰ্লাৰখনত মালাৰ পৰিচয় যাত্ৰা নাস্তি নহয়। ইয়াত তাই এজনী দক্ষ বিউটিচিয়ান। তাইৰ হাতৰ পাকত একো একোজনীৰ চেলাউৰী ধেনু ভিৰিহিয়া হয়, স্কিনৰ গ্ল' চাবলগীয়া হয়, কাৰোবাৰ নুডলছৰ দৰে চুলি সমান হয় আৰু কাৰোবাৰ চুলি ঢৌ খেলে। তাইৰ মাত কথাই কাষ্টমাৰসকলক চুম্বকৰ দৰে আকৰ্ষণ কৰে। সেয়ে যিসকলে এবাৰ এইখন পাৰ্লাৰলৈ আহে বেলেগলৈ আৰু যাবলৈ মন নকৰে। এইবাবে পাৰ্লাৰৰ মালিকনী বিবি বাইদেউ তাইৰ ওপৰত খুব সন্তুষ্ট। আকৌ আজি পুৱা আগফাল সাৰিবলৈ যাওঁতে তাই যাত্ৰা নাস্তি মুখভংগীৰ সন্মুখীন হ'ল। নাই, তাই এতিয়া এইবোৰ একো নাভাবে। এইবোৰ মন্তব্যই তাইক এতিয়া আৰু স্পৰ্শ নকৰে। তাই আৰু মূল তললৈ ননমায়। বৌকে এবাৰ তাইক এসোপামান কাপোৰ উলিয়াই দিছে। চাওঁ মালা, এইখিনি ধুই দিয়াচোন, আজি মোৰ গাটো ভাল নহয়। এই ডাইলগটো বৌয়েকৰ মুখত লাগিয়ে থাকে। বৌ, মই আজি পাৰ্লাৰলৈ যাব লাগে সোনকালে, এটা এপইণ্টমেণ্ট আছে। গা ভাল পালে কাপোৰখিনি ধুই ল'বা। অ' আই, এয়া আকৌ মুখহে কথা শুনায়, ভোৰভৰাই বৌয়েক আঁতৰিল। অলপ পাছত তাই ওলাই আহিল তাইৰ লগত দিয়া ট্ৰলি বেগটো। হ'ব, চলি যাব। কিছু টকা গিৰিয়েকে তাইৰ নামত আগতেই দি দিছিল। ইমান নিষ্ঠুৰ নহয় চাগৈ মানুহটো। সেইখিনি আছে, তাৰ লগত তাইৰ কিছু জমাও হৈছে। সন্মুখত এয়া মাক। মা, মই আজি বিবিবাৰ ঘৰত থাকিম দেই। কাইলৈৰ পৰা ওচৰতে ৰুম এটা পাইছোঁ, তাতে থাকিমগৈ। তোকো কেইদিনমান পাছত লৈ যাম দে। মাকে থৰ লাগি চাই থাকিল। মালা আগবাঢ়িল। এটা সোণ ছটিওৱা সোণালী পাতত তাই খোজ পেটালে। উমাল পুৱাৰ ৰদে মুঠি মুঠি সোণ তাইৰ গালৈ ছটিয়াই দিলে।
0: 80ৰ দশকৰ এগৰাকী কইনাৰ মনৰ ভাৱ প্ৰকাশেৰে এটি স্বৰচিত গল্প পাঠ কৰিব সুবৰ্ণ ভূঞাই। এৰি অহা দিনৰ নষ্টালজিয়া, বিয়াৰ জোৰোণ আহি পাবহি আৰু, উখল মাখল পৰিৱেশ। ককাদেউতাই কৈ আছে, হেৰৌ, সকলো দিহা পহন্তি লগাই ঠিক ঠাক কৰি ৰাখ, দেউতাই কামবোৰৰ তদাৰকী কৰি আছে। ইফালে সোনকালে গা ধুই আহি ময়ো কইনাৰ সাজ পিন্ধিব লাগে। 2 দিন পিছত ঘৰখন এৰি যাবলগীয়াৰ দুখখিনি মই ক'ত থওঁ বাৰু? ডিঙিত সোপা মাৰি ধৰা কান্দোন লুকুৱাবলৈ গা ধোৱা ঘৰটোত সোমাই কোনেও গম নোপোৱাকৈ এসোটা কান্দি ল'লোঁ। নতুন ঘৰৰ নতুন পৰিৱেশত কি কৰিম নকৰিম সেয়া মনলৈ আহিবলৈ সময়ে পোৱা নাই। কিন্তু মোৰ জন্মলগ্নৰ পৰাই শৈশৱ কৈশোৰৰ প্ৰতিটো মুহূৰ্ত মৰমেৰে উমেৰে আৱৰি ৰখা এই ঘৰখন, যিখন ঘৰৰ গছলতিকাৰ পৰা চোতালৰ দুবৰিলৈকে মা দেউতা ভাই ভনী সকলোৱে মোৰ দেহ মন অধিকাৰ কৰি বহি আছে।

পাৰিমনে বাৰু সিহঁতৰ পৰা আঁতৰি যাব? চেনেহৰ বান্ধোন আৰু দায়িত্ব পালনৰ মাজত টনা আজোৰা। আজি খোবা খুবুনি, দৰাঘৰত মোক থৈ আহিবলৈ প্ৰস্তুতি চলিছে। বিদায় বেলাত মোৰ হাত দুখন দুই হাতৰ মাজত লৈ দেউতাই ক'লে, যা আই, সকলোৰে লগত মিলিজুলি থাকিবি। বুকুৰ পৰা ওলাই আহিব খোজা শোকটোৱে ডিঙিত আহি আকৌ সোপা মাৰি ধৰিলেহি। নাই নাকান্দো, দেউতা মাহঁতে সহিব নোৱাৰিব। পদূলিৰ মুখত তেতিয়া বিয়াৰ পিছৰ থম থমকৈ থিয় হৈ থকা বাটচৰা। পৰিয়ালৰ সকলো ওলাই আহিছে মোক দৰাঘৰলৈ পঠিয়াবৰ বাবে গাড়ীত উঠাবলৈ। কত আবদাৰ, কত হাঁহি ধেমালি, পঢ়া টেবুলত একেটা লেমৰ পোহৰৰ বাবে টনা জোৰা, চকুৰ আগতে কোলাই বুকুচাই ডাঙৰ হোৱা মোৰ ভাইহঁত, মোৰ লগত গাৰ চাঁৰ দৰে লাগি থকা মোৰ ভনীজনী, পদূলিৰ বকুলজোপা, পিছফালৰ বাৰান্দাৰ তাঁতৰ শালখন, পুখুৰীৰ পাৰটো, সন্ধিয়া ভৰি হাত ধুই পঢ়া টেবুলত বহাৰ আগতে তুমি চিত্ৰ বৃত্তি মূৰ, মাই পঢ়াৰ মাজতে মৰমেৰে আগবঢ়াই দিয়া তপত গাখীৰ আৰু দেউতাৰ মৰমৰ শাসনবোৰ, চকুৰ আগেদি সকলোবোৰে ইমানকৈ অগাদেৱা কৰি মোক কি কৰিব বিচাৰিছে বাৰু? উহ, আৰু নোৱাৰো, ধৈৰ্যৰ বান্ধ খুলি গ'ল। সৰু ভাইটিৰ ডিঙিত সাৱটি ধৰি মই জোৰেৰে চিঞৰি চিঞৰি কান্দি উঠিলোঁ। অসমীয়া গাঁৱৰ বিয়াত গোৱা পৰম্পৰাগত বিয়ানামৰ এটি চমু আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছে সুবৰ্ণ ভূঞা আৰু তেওঁৰ সহযোগীসকলে। সহযোগীসকল হ'ল জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্ত। অসমীয়া সমাজৰ বিয়াত গোৱা পৰম্পৰাগত বিয়ানামৰ এটি চমু আভাস দিব খুজিছোঁ। কইনাঘৰ জোৰোণ পিন্ধাবলৈ দৰাপক্ষৰ মানুহ আহি কইনাঘৰৰ ৰভাতলত বহিছেহি।

0: দৰিয়লি গোটৰ পৰা সকলো আইদেউকে শ্ৰদ্ধা আৰু মৰম জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি তেজপুৰৰ দৰিয়লি গোটৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা আৰু হাৰমনিয়ামত সংগত কৰিলে কৌৰৱী শইকীয়াই, তবলা আৰু হুলত বিদ্যমান ভূঞাই, অনুষ্ঠানটিৰ আঁত ধৰিলে সুবৰ্ণ ভূঞাই, বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে কৃষক বাণী।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণী অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ এটি আলোচনা। আলোচনাটিৰ বিষয় মাহজাতীয় শস্যৰ ব্যৱস্থাপনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই।
1: প্ৰিয় শ্ৰোতা নমস্কাৰ। আজি আলোচনাৰ বিষয় হিচাপে আমি লৈছোঁ মাহজাতীয় শস্যৰ ব্যৱস্থাপনা, আৰু এই বিষয়ত কথা পাতিবলৈ দুগৰাকী আলোচকক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী এয়া ডক্টৰ পিংকুধৰ বৰ্মন,
2: নমস্কাৰ,
1: এখেত কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ এগৰাকী শস্য বিজ্ঞান বিশেষজ্ঞ। আনহাতে আছে সুনীল কুমাৰ ভট্টাচাৰ্য,
3: তেখেত
1: কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সা জিলাৰ শস্য ৰক্ষা বিশেষজ্ঞ। দুয়োগৰাকীকে স্বাগতম,
3: ধন্যবাদ।
1: আমি আগতেও বিভিন্ন অনুষ্ঠানত লগ পাইছোঁ, কৃষি বিষয়ে কথা পাতিছোঁ, আজি আকৌ আপোনালোকক লগ পাই ভাল লাগিছে। আজি আমি পাতিবলৈ লৈছোঁ মাহজাতীয় শস্যৰ ব্যৱস্থাপনা এই বিষয়ত। এতিয়া ছেপ্টেম্বৰ মাহ অহাৰ লগে লগে আমি ৰবি শস্যৰ বাবে সাজু হ'ব আৰু এতিয়া ৰবি শস্য বুলি কওঁতে পথাৰ শস্য যিটো শাখা আছে সেই পথাৰ শস্যত ৰবি শস্য বুলি কওঁতে যিবিলাক আহে তাৰ ভিতৰত মাহৰ খেতি খুব গুৰুত্বপূৰ্ণ।
3: মাহজাতীয় শস্য
1: হয় হয়, আমি অকল ধানক বাদ দি এতিয়া মাহজাতীয় যিবিলাক শস্য আছে সেইবুলি কোৱাৰ লগে লগে মাহজাতীয় কোনবোৰ শস্য বৰ্তমান জনপ্ৰিয় হৈছে বা বজাৰত বেছি চাহিদা আছে, গতিকে সেই বজাৰৰ চাহিদা অনুসৰি যদি কৃষকে কৃষি কাৰ্য কৰাৰ পৰিকল্পনা লয় তেতিয়াহ'লে সি বেছি লাভদায়ক হ'ব আচলতে কৃষকজনৰ কাৰণে। গতিকে তেনে ক্ষেত্ৰত কোনবিলাক শস্যলৈ আপোনালোকে আঙুলিয়াই দিব মাহজাতীয়?
2: মাহজাতীয় শস্য বুলি ক'লে আমিতো জানো চবেই যে ইয়াৰ মেইনলি আমি দুটা ছিজনত কৰিব পাৰোঁ, তিনিটা ছিজনে আছে। এতিয়া বৰ্তমান আমাৰ যিটো বৰ্তমান বজাৰত চাহিদা আছে আটাইকেইটা মাহজাতীয় শস্যৰে চাহিদা আছে। তাৰে ভিতৰত আমাৰ মগুমাহ, মাটিমাহ, ৰবি শস্যত আহিব এতিয়া আমাৰ অক্টোবৰ নৱেম্বৰত মচুৰ, মটৰমাহ, এনেকুৱা ধৰণৰ আমাৰ শস্যবিলাক আহিব। এতিয়া যিহেতু আমাৰ বাৰিষাকালত কৰিব পৰা মগুমাহ মাটিমাহ আছে, গতিকে এই সময়ত আগষ্টৰ 15 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 15 তাৰিখলৈ আমি কৃষক বন্ধুসকলে এইখিনি সময়ত বাৰিষাকালত কৰিব পৰা মগুমাহ আৰু মাটিমাহৰ খেতি কৰিব পাৰে। আৰু এটা আছে, এই সময়ত আছে
1: বৰষুণ দিয়ে,
2: হয় হয় হয়, আৰু এটা আমাৰ আছে, সেইটো হৈছে তুৰ, অৰহৰ, অৰহৰ। কিন্তু অৰহৰ কাৰণে কি হ'ল, আমাৰ অসমাতিৰ লাগে, অসমাতি লাগে, যিহেতু আমাৰ জুন জুলাইত আমাৰ চুইং টাইমটো হয়, সিঁচা সময়টো। গতিকে আমাৰ এইখিনি যিখিনি আমাৰ বান অধ্যুষিত অঞ্চল আছে বা সঘনাই বানপানী হোৱাৰ প্ৰৱণতা আছে সেইখিনি এৰিয়াত ৰহৰ মাহটো কৰাটো অলপ টান, কিন্তু আমাৰ কাৰ্বি আংলং বা এনেকুৱা সেই ঠাইখিনিত কৰিব পৰা যাব, হিল ডিষ্ট্ৰিক্টবিলাকত, পাহাৰীয়া ঠাইবিলাকত। এতিয়া কৃষক বন্ধুসকলে যদি এইটো সময়ত কৰিব খোজে মগুমাহ মাটিমাহ ধুনীয়াকৈ কৰিব পাৰিব,
3: আৰু ইয়াৰ ঠিক পিছতে আমাৰ মটৰমাহটো কৰিব পাৰিব,
2: মটৰমাহটো কৰিব পাৰিব। তাৰপিছত আমাৰ আহিব ৰবি ছিজনত কৰিব পৰা যিটো শীতকালীন আমি হিচাপে কৰোঁ, অক্টোবৰ 15 তাৰিখৰ পৰা
1: দুৰ্গা পূজাৰ
2: পাছত নৱেম্বৰৰ 15 তাৰিখ, সেইখিনি সময়ত আমি মচুৰমাহ, মটৰমাহ, ৰাজমাহ, আৰু আমি আৰু এটা কৰিব পাৰোঁ খেচাৰী বা আমাৰ কালাই মাহ বুলি কয় খেচাৰী দাইলটো, সেইটো কৰিব পাৰোঁ। সেইটো এনে পিয়ৰলিও কৰিব পাৰে আৰু নহ'লে ধান কটাৰ 15 দিনমান আগত ইটেৰে ক্ৰপ হিচাপে, তাৰমানে লেঠেৰি নিচিগা শস্য হিচাপে কৰিব পাৰে মচুৰমাহ।
1: পাছত সেইটো

0: মৌচুমাৰ মটৰ মাহ পাৰে
1: গতিকে
0: এই আটাইকেইটা শস্যৰে যথেষ্ট চাহিদা আছে বজাৰত। গতিকে কৃষক বন্ধুসকলে জানেই এইখিনি যিখিনি জেনেৰেলি অসমত হয় সাধাৰণতে এই পাঁচটা ক্ৰপে আমাৰ বেছিকৈ কৰা দেখা যায়।
2: আৰু এইবিলাক মাহজাতীয় শস্যৰ বজাৰত সাধাৰণতে চাহিদা কমি যোৱা দেখা নাযায়,
0: দেখা নাই,
2: থাকে, এটা নিৰন্তৰ চাহিদা এটা থাকেই। গতিকে সেই অনুসৰি তেওঁলোকে যদি কৰি যায়, এতিয়া কথাটো হ'ল যে ধৰক মচুৰে কৰিলে বা মটৰ কৰিলে ৰাজমাহ কৰিলে, ইয়াৰোতো বেলেগ বেলেগ জাত আছে,
0: জাত আছে,
2: কোনবিলাক জাত বাছনি কৰিলে ভাল হয়?
1: জাতৰ ক্ষেত্ৰত মানে কি, ধৰক আমাৰ সচৰাচৰ আমাৰ মাটিমাহ মগুমাহ যিবিলাক আছে সেইটো আমাৰ আগত কিছুমান লোকেল জাত বুলি কয়, মানে থলুৱা জাত। থলুৱা জাতবিলাক এতিয়া তাৰমানে বহুত ঠাইত নোহোৱা হ'ল, কিন্তু থলুৱা জাতবিলাক কৰিব পাৰিলে কিছুমান সুবিধা আছে, মই এইটো কথা ক'ম বাৰু পিছত। ধৰক বেমাৰ আজাৰ বা পোক পৰুৱাৰ পৰা যিটো আক্ৰমণ, তো সেইটোৰ পৰা বহুতখিনি ৰক্ষা পাব পাৰে। কিন্তু আমাৰ এনে ধৰক আমাৰ মাটিমাহৰ ক্ষেত্ৰত PU-31 বুলি এটা আছে বা এনেকুৱা ধৰণৰ যিবিলাক অলপ উন্নত জাত আছে,
2: মাটিমাহৰ
1: SDC-40 এনেকুৱা ধৰণৰ যিখিনি জাত আছে এইখিনি জাত কৰিব পাৰিব কৃষকে, এইখিনি ভাল ফল পাব। তাৰপিছতে আমাৰ ধৰক এতিয়া যেতিয়া আমি ৰবি ছিজনত যাম, মগুমাহ কি এইটো মটৰ মাহ কৰিম, তো মটৰ মাহৰ ক্ষেত্ৰত ধৰক আমাৰ এতিয়া গাৰ্ডেন পি আৰু ফিল্ড পি বুলি দুটা বেলেগ বেলেগ ভাগ আছে। গাৰ্ডেন পিটো হৈছে কি, ধৰক আমাৰ যিখিনি আমি চব্জি হিচাপে খাওঁ, মানে মানে ৰন্ধাশালত যিখিনি কেঁচা মটৰ, গতিকে তাৰ কাৰণে ধৰক জাতটো বেলেগ হ'ব। আৰু আমাৰ ফিল্ড পি বুলি যিটো কয়, যিটো আমি মটৰ মাহৰ দাইল বা আমি
0: শুকানকৈ
1: যিটো
0: খাওঁ,
1: তো সেইটোৰ কাৰণে এটা জাতটো বেলেগ আছে। গতিকে এনেকৈ ধৰক আমি মাটিখিনিৰ লগত খাপ খোৱাকৈ সেইখিনি আমি বাছনি কৰি ল'ব লাগিব। আৰু ধৰক আমাৰ এৰিয়াত মচুৰমাহৰ ক্ষেত্ৰত PL-90 বা এনেকুৱা ধৰণৰ জাত কিছুমান আছে, সেইবিলাক জাত অসমৰ কাৰণে বা মৈত্ৰী বুলি এটা আছে,
0: IPL-220
1: এনেকুৱা ধৰণৰ যিখিনি জাত আছে যিখিনি অসমৰ কাৰণে হয়, এতিয়া সেইখিনি কৃষকসকলে কৰিব পাৰে। আৰু সেইখিনি মানে খবৰ লোৱাৰ কাৰণে ধৰক আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ লগত যদি যোগাযোগ কৰে, আমি তেখেতসকলক সুন্দৰকৈ কোনটো জাত কোনটো জেগাৰ কাৰণে ভাল হ'ব সেইটো আমি, ধৰক এতিয়া হিলি ৰিজনৰ কাৰণে অলপ জাতটো বেলেগ হয় বা আমাৰ তলৰ বাকী অঞ্চলৰ কাৰণে অকণমান বেলেগ হয়, গতিকে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যদি যোগাযোগ কৰে কৃষকসকলে, তেতিয়াহ'লে আমি তেখেতসকলক সেই ঠাইত হোৱা জাতটোৰ বিষয়ে আমি ধুনীয়াকৈ কৈ দিওঁ।
2: আৰু এই ক্ষেত্ৰত এটা কথা হয়তো কৃষকসকলে নভবা নহয়, কিন্তু আগতকৈ হয়তো বেছিকৈ ভবাৰ থল এইকাৰণেই আছে, কাৰণ আমি যেতিয়া বজাৰলৈ যাওঁ আমি ঘৰততো দালি নহ'লে নহয়।
1: আৰু এনেও ধৰক এতিয়া আমাৰ আমি যদি চাওঁ গোটেই মানে ভাৰতবৰ্ষখন এতিয়া মানে মাহজাতীয় শস্যত বহুত আমি আমদানিৰ হাৰটো বেছি হৈছে, গতিকে আমাক ধৰক
2: আহি
1: আছে, গতিকে আমি শ্বৰ্টেজত আছে, আমি আমাৰ কম হৈ আছে,
2: গতিকে এইখিনি মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ,
1: বহুত প্ৰয়োজনতকৈ পিছ পৰি আছোঁ। আৰু সেইটো ক্ষেত্ৰত ধৰক ভাৰত চৰকাৰৰ ফালৰ পৰাও কিছুমান প্ৰগ্ৰেম লৈছে, আজি 2-3 বছৰ ধৰি লৈ আছে, বা অসম চৰকাৰৰ পৰাও লৈছে, গতিকে এইটো যথেষ্ট মানে আমাৰ স্কোপ আছে, যথেষ্ট মানে আমাৰ এইটো স্কোপ থকা হেৰি।
2: এই ক্ষেত্ৰত একেলেথাৰিয়ে কৃষি কৰাৰ যিটো ব্যৱস্থা, মানে উদং কৰি নাৰাখি মাহজাতীয় শস্যত যদি গুৰুত্ব দিয়ে, তেতিয়াহ'লে ভালেখিনি আমাৰ নিজা চাহিদা,
1: নিজৰ চাহিদাখিনি,
0: তাৰমানে আপুনি কোৱা কথাটো মই এড কৰি দিছোঁ, অসমত প্ৰায় 8 লাখ হেক্টৰ কৃষিভূমি ধান কটাৰ পিছত এনে খালী
1: এতিয়াও
0: 3 লাখ আছিল, এতিয়া 2 লাখ কমি গ'ল, 2 লাখ বাঢ়িছে তাৰমানে। এতিয়া এই মাটিখিনি কি হয়, যিটো আমাৰ ধান কটাৰ পিছত যিটো আমাৰ এক্সেছ যিটো আমাৰ পানী মাটিত থাকি যায় সেইটো আমি ইউজ কৰিব পাৰোঁ, কিছু পৰিমাণে আমাৰ সাৰটো থাকি যায়। তাৰমানে কথাটো এনেকুৱা, পথাৰ খালী 4 মাহ এনেই খালী থাকে, ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ, এই 4 মাহত কম সাৰত কম পানীত খেতিটো মাহজাতীয় শস্যৰ খেতি লগাব পাৰোঁ, আমাৰ কৃষকে নকৰে। গতিকে আমি এইখিনি যদি আমি গুৰুত্ব দিওঁ, তেতিয়াহ'লে এতিয়া এই আমাৰ ভট্টদাই কোৱাৰ নিচিনা যে বিভিন্ন ধৰণৰ আঁচনি লৈছে, যেনে এইবাৰ এটা লৈছে এই প্ৰাইম মিনিষ্টাৰ ধন ধান্য কৃষি যোজনা, সেইটোৰ আণ্ডাৰত প্ৰায় 5 বছৰ ধৰি এই প্ৰগ্ৰামটো চলিব, 25-26 পৰা 30-31লৈ
2: আৰম্ভ হৈছে
0: এইবাৰ আমাক দিছে। এতিয়া এইটোৰ আণ্ডাৰত তাৰমানে বিশেষকৈ 3টা ক্ৰপ, মগুমাহ, মাটিমাহ আৰু অৰহৰ, এই যিহেতু মগুমাহ মাটিমাহৰ আটাইতকৈ ডিমাণ্ডটো বেছি, সেই গতিকে ইয়াত আমাৰ ইয়াৰ লক্ষ্যটো হৈছে যে এতিয়া আমাৰ প্ৰডাকশ্যন হয় প্ৰায় 252 লাখ মেট্ৰিক টন উৎপাদন হয়। এই প্ৰগ্ৰামটোৰ এই আঁচনিটোৰ

0: লক্ষ্য হৈছে 2030-31ৰ ভিতৰত আমি 350 লাখ মেট্ৰিক টন কৰিব লাগিব, তেতিয়াহে আমি আত্মনিৰ্ভৰশীলতা আমি লাভ কৰিব পাৰিম, হয়নে?
1: সেইটোৱে প্ৰকৃত অৰ্থত আত্মনিৰ্ভৰশীলতা বুলি ক'ব পৰা যাব,
0: তেতিয়া যাব, তেতিয়া যাব।
1: খণ্ডটোৱে কিমান এটা ডাঙৰ খণ্ড, এইটো যদি আত্মনিৰ্ভৰশীলতা আহে বহুখিনি
0: দিছে। এইবাৰ প্ৰায় আমাৰ 20-22খন ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ সহযোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ যৌথভাৱে লগ হৈ পেলাই প্ৰায় 2000 হেক্টৰ কৃষিভূমিত গোটেই এইবাৰ অসমত এতিয়া চলিব। এতিয়া কিছুমান স্বয়ং ষ্টাৰ্ট হৈ গৈছে
2: বাচ্চাটো
0: হ'ব লাগে অসমত, কি আমাৰ বৰপেটাত হোৱা নাই, বৰষুণ দি আছে যে, হয়তো 15 ছেপ্টেম্বৰ ভিতৰত আমাৰ হৈ যাব। গতিকে এনেকুৱা দিশত যেতিয়া আমাৰ চৰকাৰ প্লাছ বতৰ জলবায়ুটো আমাৰ ঠিকেই আছে, মাটি বা মুগুবা বা যিকোনো মাজতে শস্য কাৰণে আমাৰ বতৰ অনুকূল, গতিকে এই ক্ষেত্ৰত মানে শস্য হিচাপে নলৈ এটা ব্যৱসায়িক ভিত্তিত আমি যাব পাৰিম মাজতে শস্যৰ ক্ষেত্ৰত, যিহেতু অনুকূল আমাৰ দিনত চৰকাৰ ছাপৰ্টত আছে, বতৰ ভাল, জলবায়ু ভাল, এতিয়া কৃষকে কৰিলে নিশ্চয় আমাৰ উৎপাদনটো বাঢ়ি যাব।
1: অকণমান ব্যৱসায়িক দৃষ্টিভংগী এটা যদি চাইতকৈ বেলেগ আৰু এটা কথা, আপুনি ভট্টাচাৰ্য ডাঙৰীয়াই কৈছিলে যে মাটিখিনিৰ লগত খাপ খোৱাকৈ কি কৰিব, গতিকে মাটিখিনিৰ লগত খাপ খোৱাবলৈ হ'লে নিশ্চয় ভূমি পৰীক্ষণটো জৰুৰী,
2: সেইটো এটা খুব জৰুৰী কথা,
1: সেই বিষয়ে কওক।
2: মানে ভূমি পৰীক্ষণটোত আমাৰ খুব আচলতে কি মাটিমাহ মগুমাহ এইবিলাক খুব আমাৰ ধৰক অলপ কম সাৰ থকা মাটিটো হয়, সেইটোত মানে আমাৰ ধৰক কিছুমান শস্যৰ নিচিনা নহয় যে বহুত মানে সাৰুৱা মাটি লাগে, কিন্তু আমি ধৰক যদি একেদৰা মাটিত আমি ধৰক মগুজাতীয় শস্যটো কৰোঁ তেতিয়াহ'লে তাৰ পৰাই আমি ধৰক আমাৰ যিটো বায়ুমণ্ডলৰ যিটো সাৰ মানে বিশেষকৈ নাইট্ৰজেনাছ যিটো সাৰ থাকে সেই সাৰটো তেওঁ মানে মাহজাতীয় শস্যই আনি পেলাই নদুল হিচাপে তাত জমা কৰে আৰু সেইখিনি মানে পিছত আমাৰ মাটিটো সাৰুৱা কৰিব, গতিকে মাটিটো ডেভেলপ কৰাৰ কাৰণেও আমি মাহজাতীয় শস্যটোক এটা আহিলা হিচাপে ল'ব পাৰোঁ। মাটিখিনি আমাৰ যিখিনি ধৰক একেৰাহে খেতি কৰি থকাৰ ফলত তাত আমাৰ মাটিৰ যিবিলাক উপাদানবিলাক কমি গৈ থাকে, তো মাহজাতীয় শস্য যদি আমি কৰোঁ তেতিয়াহ'লে আমি বেয়া মাটিখিনিও ভাল কৰিব পাৰোঁ, গতিকে সেইটো এটা মানে মাহজাতীয় শস্যৰ এটা সুন্দৰ হৈ উঠিব। যদি 2-3 বছৰ মাহ আমি একেৰাহে মাহজাতীয় শস্য কৰোঁ তেতিয়াহ'লে তাত মাটিখিনিৰ উৰ্বৰতা বাঢ়িব, যিহেতু মাহজাতীয় শস্যত খুব কম পৰিমাণৰ সাৰ লাগে, গতিকে আমি ধৰক মাটিৰ ক্ষেত্ৰত আমি অলপ যিখিনি মাটিৰ সাৰুৱা নহয় বুলি আমি ভাবোঁ তেনেকুৱা মাটিতো আমি মাহজাতীয় শস্যটো
1: ভাল কৰিব পাৰোঁ,
2: তাৰমানে অসমৰ যিকোনো মাটিতে আমি মাহজাতীয় শস্যটো কৰিব পাৰোঁ।
1: এনে ক্ষেত্ৰত মাহজাতীয় শস্যক আচলতে আমি কৃষকৰ বন্ধু বুলি
2: সেইটো ধৰক এতিয়া আমাৰ এটা আছে যে মাটি সাৰুৱা কৰিব লাগিলে যে মাহজাতীয় শস্য বা ধনচিয়া বা এনেকুৱা ধৰণৰ ক্ৰপবিলাক কৰিব লাগে বুলি আছে। এতিয়া ধনচিয়াটো ধৰক আমাৰ ফুড ক্ৰপ নহয় তথাপি মাটিখিনি ভাল কৰাৰ কাৰণে কৰিব লাগে, এতিয়া মাহজাতীয় শস্য কৰিলে আমি ধৰক তাৰ ফলটোও পালো মাটিখিনিও উৰ্বৰতা বৃদ্ধি হ'ল।
0: ইয়াৰ লগতে আৰু এটা মই এড কৰি দিওঁ দাদাৰ লগত, কাৰণ মাজতে শস্যৰ আৰু দুটামান গুণ আছে যে ই ভূমি যিটো ক্ষয় ভূমি ক্ষয়টো সি ৰোধ কৰে, কেনেকৈ কৰে যে ইয়াৰ শিপাই মাটিৰ কণিকাবোৰ ধৰি ৰাখে আৰু ইয়াক স্মুথাৰ মানে কভাৰ ক্ৰপ হিচাপে কৰিব পৰা যায়, কভাৰ মানে ইয়াৰ ফাষ্ট গ্ৰোইংটো এই পাতবিলাক যেতিয়া হেৰি হৈ যাব সি কভাৰ কৰি দিব মাটিটো,
2: যিটো
0: বৰষুণ যিটো পৰিব সেই পাতটোৱে মানে অলপ হেৰি কৰি
2: মানে মাটি ওপৰৰ মাটিভাগ বিশেষকৈ ধৰক বৰষুণৰ পানী উঠি নোযোৱাকৈ ৰাখিব পাৰে,
1: শক এবজৰ্বাৰৰ নিচিনা,
0: ইয়েস,
1: আৰু পোনপটীয়াকৈহে মাটিত
0: নপৰে
1: আৰু
2: আঘাতটো কম হ'ব, তেতিয়া ওপৰি বিশেষকৈ মাটিৰ ওপৰি ভাগৰ আমাৰ সাৰুৱা অংশটো থাকে সেইখিনি যদি বৰষুণৰ পানীয়ে ধুই লৈ যায় মাটিখিনি অনুৰ্বৰ হৈ যাব।
0: আৰু আৰু এটা আছে কি উইড আমাৰ যিটো যিবিলাক বনবাৰ আছে সেই অপৰ্টিনবিলাক সি চাপ্ৰেছ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ পোক পৰুৱা বেমাৰ আজাৰ সি কমাই দিব পাৰে, সেই গতিকে আমি সদায় চাজেষ্ট কৰিব খোজোঁ কৃষক বন্ধুসকলক যে বছৰত এবাৰ তেখেতৰ শস্য প্ৰণালীত ক্ৰপ ছিকুৱেঞ্চত এবাৰ, যিহেতু শ্বৰ্ট ডিউৰেশ্যন ক্ৰপ আমাৰ সদায় শস্য দীৰ্ঘ আলুৰ খেতি মগুমাহ মাটিমাহ মচুমাহটো অলপ লাগে 120 দিনমান লাগি যায়, গতিকে এই যিটো আমাৰ শস্য দীৰ্ঘকালৰ খেতি মগুমাহ মাটিমাহ এই দুটা যদি এবাৰ সোমাই দিব পাৰে এই আমাৰ গ্ৰীষ্মকালীন হিচাপে বা বৰ্ষাকালীন হিচাপে যিকোনো এবাৰ
1: বছৰত
0: যিহেতু 60-65 দিনত হৈ যায় এই ভট্টদাই কোৱাৰ নিচিনা এই এডভান্টেজ কেইটাটো পাবই, লগতে তেওঁ তাৰ উৎপাদন পাব, নাপালেও গ্ৰীণ মেনিউৰ ক্ৰপ হিচাপে কৰিব পাৰোঁ সেউজাৰ হিচাপে
2: যদি থাকে। ধৰক এতিয়া ধৰক আমাৰ তিনিটা খেতি যিদৰা মাটিত আমি তিনিটা খেতি কৰিম তাত এটা একবাৰ

0: মাহজাতীয় শস্য খেতি কৰাটো আমাৰ মানে বৈজ্ঞানিক ভিত্তিত এইটো মানে কৰিবই লাগে। মানে যদি বছৰত আমি এডৰা মাটিত 3টা খেতি কৰোঁ, তাৰ 3টা খেতিৰ ভিতৰত এটা খেতি অন্ততঃ মাহজাতীয় শস্য
1: কৰিবই লাগে,
0: যাতে মাটিৰ গুণাগুণটো ঠিকে থাকে।
1: এই ক্ষেত্ৰত আমি আৰু এটা কথা মনলৈ আহিছে, এতিয়া পোক পতংগৰ সমস্যাৰ কথাটো আপুনি উল্লেখ কৰিছিলে, কিন্তু যিহেতু জলবায়ু পৰিৱৰ্তন হৈছে চাৰিওফালে, আমি এতিয়া গ্ল'বেল ৱাৰ্মিং পাৰ হৈ গ্ল'বেল বাৰ্ণিঙত ভৰি দিয়া বুলি কয়, গতিকে এনে সময়তো পোক পতংগৰ সমস্যাই পথাৰত বৰ ব্যাপক ৰূপ লৈছে।

0: পৰিৱৰ্তন হৈছে, চাৰিওফালে আমি এতিয়া গ্ল'বেল ৱাৰ্মিং পাৰ হৈ গ্ল'বেল বাৰ্ণিঙত ভৰি, গতিকে এনে সময়তো পোক পতংগৰ সমস্যাই পথাৰত বৰ ব্যাপক ৰূপ লৈছে বহু জেগাত। এনে ক্ষেত্ৰত মাহজাতীয় শস্যবিলাকৰ কাৰণে কেনেধৰণৰ প্ৰত্যাহ্বান আহিছে নতুনকৈ?
1: মাহজাতীয় শস্যত ধৰক আমাৰ প্ৰথম ক'ব লাগিলে আমাৰ মাটিমাহ মগুমাহত যদি আমি কথা কওঁ, তাত মানে আমাৰ ধৰক ভাইৰেল বেমাৰ এটা আছে, মানে এইটো
2: য়েল্ল'
1: ভেইন মজাইক YMV। তো এইটো আমাৰ আচলতে কি হয়, বহুতখিনি আমাৰ বীজৰ লগত মানে এইটো গুটিতে থাকে। তো গতিকে কৃষকে এনেকুৱা কিছুমান জাত আছে যে তাত আহিবই তাৰমানে, তো কৃষকে তেনেকুৱা জাতবিলাক মানে বাদ দিব লাগিব। সেইকাৰণে মই প্ৰথমতে এটা কথা কৈছোঁ যে খেতি কৰাৰ আগতে হয় কৃষি বিভাগ নহ'লে আমাৰ লগত এবাৰ আলোচনা কৰি ল'ব কোনটো জাত। কিছুমান জাতত ধৰক সহনীল গুণটো থাকে, গতিকে তেনেকুৱা যেনেকৈ PU-13 তেনেকুৱা ধৰণৰ জাতবিলাক আমি ল'ব পাৰোঁ, তে সেইটো এটা কথা থাকিল। দুই নম্বৰ কথা হ'ল কি যে এই বিশেষকৈ এই বেমাৰটোৱে যিহেতু বেছি মানে YMV যিটো য়েল্ল' ভেইন মজাইক ভাইৰাছ বুলি কয়, এইটো হ'ল কি এটা বগা মাখিয়ে ৰোগটো খুচৰাই এজোপাৰ পৰা আনজোপালৈকে লৈ যায়। গতিকে তাত আমাৰ ফিল্ড চেনিটেশ্যন মানে চাফ চিকুণতাটো থাকিব লাগিব, আৰু পথাৰত এজোপা বা দুজোপা দেখাৰ লগে লগে সেইখিনিক যাতে আমি তাৰ পৰা উঠাই দিওঁ, নহ'লে কি হ'ব সেইজোপাৰ পৰা আনজো বাকী থকা গছখিনিলৈকে বিয়পি পৰে। আৰু তাৰ ক্ষেত্ৰত ধৰক আমি কিছুমান ট্ৰেপ ব্যৱহাৰ কৰিব পাৰোঁ, যেনেকৈ ধৰক আমাৰ এটা আছে ৱেল্ল' ষ্টিকি ট্ৰেপ বুলি। তো এইটোত কি হয় ধৰক আঠাজাতীয় এখন কাগজ থাকিব, তাত মানে কি আমাৰ মাখিবোৰ তাত লাগি ধৰে, তেতিয়া আমি তেতিয়া ধৰক বেমাৰটো খুচৰাত বাধা প্ৰদান কৰে। গতিকে তেনেকুৱা ধৰণৰ বস্তুখিনি আমি ল'ব পাৰোঁ ব্যৱস্থা, আৰু খুব জৰুৰী হ'লে তেতিয়াহে আমি ধৰক কেমিকেলত যাম, নহ'লে আমি তৎক্ষণাত আমি কেমিকেলত নাযাওঁ। গতিকে সেইখিনি বস্তু আমি অলপ সাৱধানতা ল'ব লাগিব। তাৰপিছত ধৰক অলপ নিৰীক্ষণটো খুব দৰকাৰ, মানে আমাৰ ফিল্ড অবজাৰ্ভেশ্যনটো খুব দৰকাৰ। এইকাৰণে আমি ধৰক মাক খেতিখিনি সিঁচি থৈ গুচি আহিলোঁ পিছত চপাব গ'লোঁ সেইটো হ'লে নহয়, কাৰণ এইবিলাক বেমাৰ মানে কি বেমাৰ পোক এইবিলাক যদি আমাৰ ধৰক আমি দুদিন বা এদিনো আমি যদি তাক মানে নেগলেক্ট কৰোঁ তেতিয়ালৈকে সি খুব
0: বাঢ়ি যাব পাৰে
1: লাৰ্জ স্কেলত। বা আপুনি যিটো কথা কৈছে যে গ্ল'বেল ৱাৰ্মিং বা এইটোৰ কাৰণে, তো সেইটো এটা আমি চাবলগীয়া আছে। আৰু বহুত ক্ষেত্ৰত হয় কি, মই প্ৰথমতে এটা কথা কৈছিলোঁ যে আমাৰ থলুৱা জাত, থলুৱা জাতৰ কথাটো মই কৈছিলোঁ, তো সেইটো হ'ল কি আমাৰ থলুৱা জাতবিলাক এইবিলাক বেমাৰ বা পোকৰ কাৰণে সহনশীল। সেইকাৰণে আজিকালি ধৰক বহুত কৃষকে কয় আগতে এনেই সিঁচি থলে হৈছিল, আজিকালি নহয়, নোহোৱাৰ কাৰণ কিন্তু সেইটো এটা থলুৱা জাতবিলাক তাৰমানে আমাৰ নোহোৱা, গতিকে সেইবিলাক হ'ল কি আমাৰ ৰেজিষ্টেণ্ট। থলুৱা জাতটো মানে আমাৰ ইয়াতে হোৱা, গতিকে ইয়াৰ জলবায়ুৰ লগত সি খাপ খোৱাকৈ হৈছে। এতিয়া বাহিৰৰ পৰা যেতিয়া আমি এটা জাত লৈ আহিম, সেই জলবায়ুটো যেতিয়া ভেৰিয়েশ্যন এটা হয় তেতিয়া পোক পৰুৱা বা বেমাৰ আজাৰৰ হেৰিটো বেছি হয়। গতিকে কৃষকসকলক মই এইখিনিতে কওঁ, যদি থলুৱা জাত কাৰোবাৰ হাতত আছে তেতিয়াহ'লে এইবিলাক যাতে সংৰক্ষণ কৰি মানে অলপ অলপ প্ৰত্যেক বছৰে খেতিটো কৰি ৰাখে। আৰু সেইটোৰ কাৰণে মই এই যদিও এইটোৰ বিষয় নহয় মানে এটা চিট এইটো এইটো চিট মানে আপোনাৰ নামতে থাকিব, এইটো তেনেকুৱা ব্যৱস্থা এটাও চৰকাৰৰ ফালৰ পৰাই আছে,
0: পেটেণ্ট কৰি দিয়া
1: নিচিনা, পেটেণ্ট কৰাৰ নিচিনা এক্সেক্টলি, যে সেইটো মানে আপোনাৰ নামত ৰেজিষ্টাৰ হৈ থাকিব যে আপোনাৰ ওনাৰটো আপুনি,
2: আপুনি
1: যদি সেইটো কোনোবাই কিবা ৰিচাৰ্চৰ কামত লয় কিবা লয় সেইটো আপোনাৰ পাৰ্মিশ্যন ল'ব লাগিব, আৰু তাৰ বিনিময়ত আপুনি কিবা এটা তাৰ পৰা
0: ৰয়েলটি পাব।
2: এই প্ৰটেকশ্যন অফ এইটো
1: PPVRF যিটো
2: PPN
1: ফাৰ্মাৰ ৰাইট,
2: এইটো সেইখন আইনৰ অধীনত, এইটো
1: তাৰ আইনৰ, গতিকে এইখিনি সুযোগতে মই কৃষকসকলক সেই কথাটো ক'লো, অকল মাহজাতীয় শস্য বুলিয়ে নহয় যিকোনো
0: বীজৰ ক্ষেত্ৰত
1: যিকোনো বীজ
0: কামটো কৰিব পাৰে
1: কৰিব পাৰে।
0: এতিয়া আপুনি কৈছে যে কেতিয়াবা বেমাৰটো বীজতে থাকে বুলি,
1: হয়
0: গতিকে বীজ শোধনৰ
1: এটা ডাঙৰ আহিলা এটা আছে।
0: আৰু যি আপুনি বেমাৰৰ কথা কৈছে এখিনি প্ৰায় সকলো ধৰণৰ মাহজাতীয় শস্যতে দেখা পোৱা যায়নে?
1: হয়, বিশেষকৈ মাটিমাহ মগুমাহত বেছি হয় মই যিটো কথা ক'লোঁ, আৰু তাত বাহিৰে ধৰক আমাৰ যিটো মচুমাহ আছে তাত এটা উইল্ট বেমাৰ এটা হয় গছজোপা লেৰেলি যায়, মেইন বেমাৰ সেইটোৱে, বা আমাৰ মটৰ মাহৰ ক্ষেত্ৰত এইটো হ'ব পাৰে, বা পাউডাৰী মিল্ডি বুলি পাতবিলাকত মানে
0: বগা
1: বগা পাত মানে গাড়ী ছটিয়াই দিয়াৰ নিচিনাকৈ। গতিকে ধৰক চবৰে ক্ষেত্ৰত ব্যৱস্থাপনাবিলাক বেলেগ বেলেগ হ'ব, গতিকে আমি আধা ঘণ্টাৰ ভিতৰতেতো গোটেইখিনি সামৰিব নোৱাৰোঁ, গতিকে কৃষকসকলক মই অনুৰোধ কৰোঁ যাতে প্ৰথমতে নিৰীক্ষণটো ভালকৈ কৰক, কৰি কিবা অসুবিধা পালে তেখেতসকলে ওচৰৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে হেৰি আছে যোগাযোগ কৰক, যোগাযোগ কৰি পেলাই নিশ্চয় তাৰ নিৰাময় ব্যৱস্থাটো।
0: মাহজাতীয় শস্যৰ বীজ শোধন প্ৰক্ৰিয়াটো

0: বীজ শোধনটো মানে কি অকল মাহজাতীয় বুলি নহয়, যিকোনো খেতিৰে আচলতে বীজখিনি আমি শোধন কৰি ল'ব লাগে। কাৰণ বীজ শোধনটোৱে কি কৰে, প্ৰাৰম্ভিক অৱস্থাত যিখিনি আমাৰ বীজৰ লগত যিখিনি বীজাণু থাকিব, জীৱাণু বীজাণু থাকিব, এই বীজাণুখিনি ধ্বংস কৰে। গতিকে ধৰক আমি মূল পথাৰত যেতিয়া আমি সিঁচিম, তেতিয়া আমি প্ৰাৰম্ভিক অৱস্থাত এইখিনি ৰেহাই পাওঁ।
1: মাহজাতীয় শস্যৰ ব্যৱস্থাপনা শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই। আলোচনাটিৰ পৰৱৰ্তী অংশ শুনিবলৈ পাব অহা মঙলবাৰৰ কৃষকবাণী অনুষ্ঠানত।
2: तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग भी। अरे पहली वाली बात कहा,
3: पर हम तो सब यही डाले हैं।
2: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
3: सच है?
2: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
3: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
4: माटी से प्रेम की परंपरा है परंपरागत खेती।
1: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অনুকূল বতৰৰ বাবে বৰ্তমান সময়ত শালি খেতিত মজা খোৱা পোক আৰু সুৰ পোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। বিভিন্ন অনিষ্টকাৰী পোকৰ পৰা ৰক্ষা পাবৰ বাবে কৃষকসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে আৰু অহা সপ্তাহত যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা কৃষি পৰামৰ্শ হৈছে ধাননি পথাৰ, আলি আৰু ইয়াৰ আশে পাশে থকা অপতৃণ আৰু ঘাঁহ বন পৰিষ্কাৰ কৰি ৰাখিব, এইবোৰত খুৰপোকে আশ্ৰয় ল'ব পাৰে। মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। খাৰিফ তিল ভালদৰে পানী ওলাই যোৱা বালিচহীয়া পলসুৱা মাটিত ভাল হয়। মাটি 3-4 বাৰ হাল বাই ভালদৰে সমান কৰি ল'ব লাগে। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে, বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে এই সময় উপযুক্ত। নেমুটেঙা গছত যদি গা গছ বিন্ধা কৰা পোকৰ আক্ৰমণ দেখে, নিবাৰণৰ বাবে বিন্ধাবোৰত তাঁৰ ভৰাই পোকবোৰ ধ্বংস কৰি মাটিৰে বিন্ধাবোৰ বন্ধ কৰি দিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত ছেপ্টেম্বৰ মাহৰ 10 তাৰিখলৈকে সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এণ্ড্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেষলৈকে ৰুব পাৰিব। অনুকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে মাটিমাহ আৰু মগুমাহৰ খেতিৰ বাবে বৰষুণৰ ফলত মাটি অধিক সেমেকা বা পানী জমা হৈ থাকিলে এতিয়াই বীজ সিঁচা পৰিহাৰ কৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই, তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। আমাৰ এই কেন্দ্ৰৰ পৰা সন্ধ্যা 6:45 শুনিবলৈ পাব গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব কিশোৰ জগত। 7:50 আজিৰ দিনটো গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব 8:00। 8:02 দীপক শৰ্মা ৰচিত এখনীয়া লেখ্য মহোহো প্ৰচাৰ কৰা হ'ব। 8:30 নিবেদন কৰা হ'ব লোকগীত। দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 8:45 আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 আগবঢ়োৱা হ'ব ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত। আজিৰ অতিথি অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ কৰা হ'ব নিশা 9:30 নিশা 10:00 শোণিতপুৰ জিলাৰ শিক্ষক দিৱসৰ কাৰ্যসূচীৰ অনাতাঁৰ প্ৰতিবেদন শুনিবলৈ পাব। আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব নিশা 10:30 এয়া আকাশবাণী তেজপুৰ।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায়ে পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
2: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
1: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক।
3: এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছো এটি বৃন্দগান।

0: গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন, অসমৰ দুগৰাকী শিক্ষকসহ দেশৰ 82গৰাকী শিক্ষক অধ্যাপকসহ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান, প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য, ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330জন প্ৰবঞ্চকক আটক, আৰু ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জয়ন্তী উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনায়। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত 27খন ৰাজ্য, 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 6টা কেন্দ্ৰীয় চৰকাৰৰ সংগঠনৰ মুঠ 82গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। দেশৰ 48গৰাকী বিদ্যালয় শিক্ষকৰ লগতে উচ্চ শিক্ষানুষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক, অধ্যাপক আৰু 13গৰাকী প্ৰশিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। অসমৰ 2গৰাকী শিক্ষকে এইবাৰ এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অংকুৰণ দত্ত আৰু যোৰহাট উত্তৰ পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেশ বৰদলৈক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হয়। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৃতি শিক্ষকসকলক এই বঁটা প্ৰদান কৰে। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ 17গৰাকী শিক্ষকলৈও কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা 12খন মহাবিদ্যালয়, 14গৰাকী সহযোগী NCC বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা 4গৰাকী শিক্ষকৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন অসমৰ অধীনত 5গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। আজি সমগ্ৰ ৰাজ্যতে শিক্ষক দিৱস পালন কৰা হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলা পৰ্যায়ত শিক্ষক দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। সভাত উপস্থিত থাকি চিৰাং জিলাৰ আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই শিক্ষকসকলক সত্যনিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত জিলাখনৰ 10গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলাখনৰ ভালেমান বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষক দিৱস উপলক্ষে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত 95বছৰীয়া কৃতি শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰক বিশেষভাৱে সন্মানিত কৰে। সুদীৰ্ঘ কাল ধৰি শিক্ষা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজ্যপালে শ্ৰীবৰঠাকুৰক অসমৰ ৰাজ্যপালৰ বৰিষ্ঠ শিক্ষক সন্মান প্ৰদান কৰে। শিক্ষকগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যপালে এই বিশেষ বঁটা আগবঢ়ায়। বঁটা প্ৰদান কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই এখন সুস্থ সমাজ আৰু সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকসকলৰ অপৰিসীম অৱদান আৰু ত্যাগক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে শিক্ষকসকলৰ আদৰ্শ আৰু মাৰ্গদৰ্শনে নৱপ্ৰজন্মক সঠিক দিশত পৰিচালিত কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰে।
1: बहुत ही वरिष्ठ शिक्षक, महान शिक्षक श्री प्रफुल्ल कुमार बर ठाकुर जी का अभिनंदन करता हूं और इनके माध्यम से और इस स्थान से अपने राज्यभर के समस्त शिक्षकों का अभिनंदन करता हूं। शिक्षक हमारे राष्ट्र के निर्माता है, वो बच्चों को शिक्षा देते हैं, संस्कार देते हैं, हमारे जीवन मूल्यों को सिखाते हैं, हमें चलना सिखाते हैं और हमारे कर्तव्य क्या है, यह सब कुछ एक शिक्षक बताता है। शिक्षक से ही एक सुंदर राष्ट्र का निर्माण होता है, एक वैभवशाली भारत का निर्माण होता है। मुझे खुशी है कि आज मैं शिक्षक दिवस पर अपने राज्य के एक बहुत ही वरिष्ठ शिक्षक, एक लंबी आयु लेकर के आज भी समाज के लिए प्रेरणा बने हैं, उनके दरवाजे पर, उनके घर पर आकर उनका अभिनंदन करते हुए खुशी हो रही है।
0: শিক্ষক দিৱস উপলক্ষে মৰিগাঁৱত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰলৈ শিক্ষক সমাজে আগবঢ়াই অহা

0: স্বেচ্ছাপূৰ্ণ সেৱা আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত সৃষ্টি সিঙে শিক্ষক সমাজক শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পৰাকৈ প্ৰাসংগিক জ্ঞান আৰু দক্ষতাৰে সমৃদ্ধ কৰি তুলিবলৈ আহ্বান জনায়। মুখ্য অতিথি হিচাপে উপস্থিত থাকি থানেশ্বৰ মালাকাৰে কয় যে ভৱিষ্যত প্ৰজন্মক সঠিক দিশ প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত আহি শীৰ্ষক এখন বিশেষ পুস্তিকা উন্মোচন কৰা হয়। কাছাৰ জিলাতো আজি বিভিন্ন কাৰ্যসূচীৰে 65 সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত ৰাজ্যৰ খাদ্যৰ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নলবাৰী জিলাৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত 26গৰাকী শিক্ষকক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী স্নাতক কলেজত শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীপেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰতিযোগিতামূলক পৰিৱেশত কেৰিয়াৰৰ নতুন সম্ভাৱনাৰ বিষয়ে সৰুৰে পৰা জ্ঞান দিয়াটো অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী শিশুৱে নিজৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি আগবাঢ়ি যোৱাৰ সমান অধিকাৰ লাভ কৰিব লাগে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাখণ্ডত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে আগবঢ়া অৱদানৰো শলাগ লয়। অনুষ্ঠানত কেইবাগৰাকীও কৃতি শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয়। 5 ছেপ্টেম্বৰৰ দিনটো বিশ্ব শগুন দিৱস হিচাপেও গুৰুত্বপূৰ্ণ হিচাপে উল্লেখ কৰি শ্ৰীপেগুৱে জলবায়ু প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। তেওঁ শগুনকে ধৰি বিলুপ্তিৰ দিশত আগবঢ়া সকলো জীৱ জন্তু আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সকলোকে সচেতন হ'বলৈ আগবাঢ়িবলৈ কয়। গুৱাহাটী জনতা ভৱনত আজি অসমৰ চহকী ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ প্ৰচাৰ আৰু নথিভুক্তকৰণ সম্পৰ্কীয় এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত চলিত আৰু নতুন আঁচনি তথা কাৰ্যসূচী, বাজেট আবণ্টন, ধ্বজাবাহী কাৰ্যবাহী আৰু অনাগত কাৰ্যসূচীসমূহৰ স্থিতিৰ পুনৰীক্ষণ কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাইছে। ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330জন প্ৰৱঞ্চকক আটক কৰা হৈছে। অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰা দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰৱঞ্চককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰবঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাইছে। গুৱাহাটীত এতিয়ালৈ 2জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰে। শদিয়া, মাজুলীকে ধৰি কেইবাখনো জিলাত এনেধৰণৰ প্ৰৱঞ্চক ধৰা পৰা নাই বুলি তেওঁ কয়।
2: টেকনিকেল এনালাইচিছ কৰি কেইজন মানুহ কানেকচন পোৱা গ'ল। আজি ৰাতিপুৱা 3টা বজাৰ পৰা অপাৰেচন চলি আছে, য'ত এতিয়ালৈকে অলমষ্ট 330 মানুহ ধৰা পৰিছে আৰু এতিয়া বাকী লিগেল কাৰবাই আৰু তদন্তটো চলি আছে। যেতিয়া টেকনিকেল এনালাইচিছৰ থ্ৰু হৈছে তেতিয়া থানাবিলাকক গ্ৰাউণ্ড ভেৰিফিকেশ্যনটো কৰিব লাগিব। কেতিয়াবা কি হয় যে টেকনিকেল এনালাইচিছত লাগে যে ফোনটো তেখেতৰ নামত আছিলে, বাট হোৱাটছএপটো কোনোবা বেলেগ কৰি আছে। চ' এইটো এতিয়া মিলাই আছে, যেনেকে আপুনি চাই মিউল একাউণ্ট বা ফেক চিমৰ যেনেকে কেছ ওলায়। চ' এইটো এটা চাব লাগে যে যিজনৰ নামত চিম আছে এইটো হয় না নাই। চ' গোটেই চাই মেলি এতিয়ালৈকে অলমষ্ট 330 মানুহ ধৰা হৈছে।
1: বৰপেটা জিলাৰ বিভিন্ন প্ৰান্ততো 26জন প্ৰৱঞ্চকক আটক কৰা হৈছে। বৰপেটা থানাৰ অধীনৰ অঞ্চলৰ পৰা 10জন, কলগাছিয়া থানাৰ অধীনৰ অঞ্চলৰ পৰা 11জন, তাৰাবাৰী থানাৰ অধীনৰ পৰা 3জন আৰু বাঘবৰ থানাৰ অধীনৰ পৰা 2জন প্ৰৱঞ্চকক আটক কৰা হয়। আটকাধীনসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই প্ৰকাশ কৰে। অনাগত সময়তো প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হ'ব বুলি তেওঁ কয়। ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে বজালী জিলাতো প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলিছে। জিলাখনৰ কেইবাটাও প্ৰান্তৰ পৰা আৰক্ষীয়ে 4জন সন্দেহযুক্ত প্ৰৱঞ্চকক আটক কৰে। প্ৰৱঞ্চনাৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই অসম আৰক্ষীয়ে 20জন প্ৰৱঞ্চকক আটক কৰে। দৰং আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অপৰাধী চক্ৰৰ সৈতে জড়িত 18জন লোকক আটক কৰে। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

0: ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সৌধ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ উদ্যোগত কাইলৈ সন্ধিয়া 6 বজাত কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে পৰহিলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা 8 ছেপ্টেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীত ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এয়া আমাৰ বিশেষ প্ৰতিবেদন।
1: দেশপ্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ ডঃ ভূপেন হাজৰিকাদেৱৰ বহুসংখ্যক কালজয়ী গীতৰ মাজৰ এটি গীত বুকু হম হম।

এই গীতটিৰ প্ৰতিটো শব্দই প্ৰতিজন অসমীয়াৰ অন্তৰত প্ৰতিবাৰেই দেশপ্ৰেমৰ ভাৱৰ সঞ্চাৰ কৰে। কেতিয়াও যেন পুৰণি হৈ নুঠিব এই গীতটি। উল্লেখযোগ্য যে তেওঁ অসমীয়া ভাষাৰ লগতে আন বহুতো ভাষাৰ গীতত সংগীত পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত 1993 বৰ্ষত মুক্তিপ্ৰাপ্ত ছবি ৰুদালীৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পুৰস্কাৰ লাভ কৰিছিল।

0: বিশ্ব দৰবাৰত অসম সন্তান এইজনা শিল্পীয়ে সমগ্ৰ ভাৰত, বিশেষকৈ অসমৰ নাম উজ্বলাই তুলিছিল। আজিও তেখেতৰ নাম সংগীত জগতৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়ে সন্মান সহকাৰে লয়। শিল্পীসত্তাৰ জৰিয়তে অমৰত্ব লাভ কৰা এইজনা মহান ব্যক্তিলৈ তেওঁৰ জন্মশতবাৰ্ষিকী উপলক্ষে আমাৰ শতকোটি প্ৰণাম। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক তথা লেখক ডঃ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তি ৰাণী ডেকাই। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি গহপুৰৰ ছত্ৰং, যোগীবাৰী, ব্ৰহ্মগান, হুলেঙি, নবিল আদি বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক ক্ষতিগ্ৰস্ত অঞ্চলৰ সকলো সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে। কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মজান নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ মথাউৰি ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এই অঞ্চলসমূহ প্লাবিত হয়। মন্ত্ৰীগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক প্ৰয়োজনীয় সকলো কাম তৎকালীনভাৱে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত বিধায়ক উৎপল বৰা, জিলা আয়ুক্ত কৰবী শইকীয়াকৰণৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়ববীয়া উপস্থিত থাকে। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি শিক্ষক দিৱস উদযাপন। অসমৰ দুগৰাকী শিক্ষকসহ দেশৰ 82গৰাকী শিক্ষক অধ্যাপকসহ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান। প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। ৰাজ্যৰ 29খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পৰ্যন্ত 330 জন প্ৰবঞ্চকক আটক। আৰু ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
1: নমস্কাৰ।

বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰাচীন শিলালিপি আৰু সামুদ্ৰিক বাণিজ্যৰ পৰা গণিত লৈ দেশে নিজৰ ঐতিহ্যৰ অধ্যয়ন আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ক্ৰমান্বয়ে আত্মবিশ্বাসী হৈ উঠিছে বুলি মন্তব্য কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1344লৈ বৃদ্ধি পাইছে আৰু মহিলাৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

0: मैं प्राइमरी स्कूल ड्रॉप आउट रेट 12 वर्ष पहले लगभग 4.5% था, अब ये ड्रॉप आउट रेट नहीं के बराबर है। ये उपलब्धि शिक्षकों के प्रयासों से संभव हो सकी है। इस राष्ट्रीय सफलता के लिए मैं सभी शिक्षकों को बहुत बहुत बधाई देना चाहूंगा।
1: श्रीमती मुर्मूए कय যে শৈক্ষিক উৎকৰ্ষতা, দক্ষতা বিকাশ আৰু উদ্যমশীলতাৰ মনোভাৱে ৰাষ্ট্ৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে ভাৰতবৰ্ষক জ্ঞানৰ শক্তিৰ লগতে বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাটো দেশৰ বাবে অগ্ৰাধিকাৰৰ বিষয়। শক্তিৰ মহান উৎস হিচাপে জ্ঞানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে শিক্ষাই সকলোকে স্বাধীনচিতীয়াভাৱে চিন্তা চৰ্চা কৰিবলৈ, সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু দেশৰ প্ৰগতিত অৰ্থবহ অৰিহণা যোগাব পৰাকৈ সবল কৰি তোলে। নিষ্ঠাবান শিক্ষক শিক্ষয়িত্ৰীসকলক অগ্ৰণী ৰাষ্ট্ৰ নিৰ্মাতা বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।
0: চুনেগৈ সুযোগ্য প্ৰশিক্ষককে যোগদান কো ৰাষ্ট্ৰীয় স্তৰ পৰ মান্যতা দি গৈ হে। দেশ কে বিকাশ মে একাডেমিক এক্সেলেন্স, স্কিল ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰেনৰশ্বিপ কা বহুত অধিক মহত্ব হে। ভাৰত কো নলেজ সুপাৰ পাৱাৰ বনানে কে সাথ সাথ স্কিল কেপিটাল অফ দি ৱৰ্ল্ড কে ৰূপ মে স্থাপিত কৰনা হামাৰি ৰাষ্ট্ৰীয় প্ৰাথমিকতা মে সে শামিল।
1: শ্ৰীমতী মুৰ্মুৱে লগতে মহিলাৰ অধিকাৰ আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা সাবিত্ৰীবাই ফুলেৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়েও স্মৰণ কৰে। তেওঁ কয় যে স্কুলীয়া শিক্ষা হৈছে শিক্ষা ব্যৱস্থাৰ মূল ভেটিস্বৰূপ। শৈশৱতে শিশুৰ বৌদ্ধিক, শাৰীৰিক আৰু মানসিক বিকাশত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি শিক্ষক শিক্ষয়িত্ৰীসকলে ভৱিষ্যত প্ৰজন্মক শ্ৰেষ্ঠ শিক্ষাৰ্থী আৰু কৰ্তব্যপৰায়ণ নাগৰিক হিচাপে গঢ় দিব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষক বঁটাসমূহ প্ৰদান কৰে। 27খন ৰাজ্য, 7টা কেন্দ্ৰীয়শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ 6টা সংস্থাৰ বচা বচা 48গৰাকী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক বঁটা প্ৰদান কৰা হয়। শ্ৰীমতী মুৰ্মুৱে লগতে উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21গৰাকী শিক্ষক অধ্যাপকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। তদুপৰি কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12গৰাকী শিক্ষক আৰু অধ্যাপকক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বঁটা লাভ কৰাসকলে উল্লেখনীয় কৰ্মৰাজিক লৈ নিৰ্মাণ কৰা 21খনকৈ চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে শ্ৰীমতী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণৰ জয়ন্তীত শ্ৰদ্ধা নিবেদন কৰে। ডঃ ৰাধাকৃষ্ণনে 1952ৰ পৰা 1962লৈ উপৰাষ্ট্ৰপতি হিচাপে আৰু 1962ৰ পৰা 1967লৈ দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰাচীন শিলালিপি আৰু সামুদ্ৰিক বাণিজ্যৰ পৰা গণিতলৈ দেশে নিজৰ ঐতিহ্যৰ অধ্যয়ন আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ক্ৰমান্বয়ে আত্মবিশ্বাসী হৈ উঠিছে বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত বাৰ্ষিক ইতিহাস বঁটা প্ৰদান অনুষ্ঠান আৰু ডঃ এছ এল ভৈৰাপ্পা সোঁৱৰণী বক্তৃতানুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়ায়। তেওঁ লগতে কয় যে উপনিৱেশীকৰণৰ অৰ্থ হ'ল ঐতিহাসিক সম্পদসমূহৰ প্ৰচাৰ কৰা, নতুন ভাষাৰ পৰিচয় কৰাই দিয়া আৰু দেশৰ অতীতক ব্যাখ্যা কৰিবলৈ গৱেষকসকলক এখন মঞ্চ প্ৰদান কৰা। ভাৰতৰ আত্মবিশ্বাসৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে ঐতিহ্যৰ অধ্যয়ন আৰু প্ৰসাৰৰ বাবে দেশে এতিয়া আনৰ অনুমতিৰ বাবে অপেক্ষা নকৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ 4দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্ৰতিষ্ঠানক পৰিদৰ্শন কৰিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গীতানগৰ মহাবিদ্যালয় পূৰ্বতে কন্যা মহাবিদ্যালয় হিচাপে জনাজাত আছিল। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ চোচথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে মঙলবাৰে ইম্ফললৈ যাব। তেওঁ মায়ংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা দৈপল মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লিখা এটা প্ৰবন্ধ সামাজিক মাধ্যমত প্ৰকাশ কৰি কয় যে প্ৰবন্ধটোত শিক্ষাদানক মানৱতাক গঢ় দিয়া শিক্ষাৰ্থীসকলক স্বাধীন চিতিয়াকৈ চিন্তা কৰিবলৈ আৰু কৌতুক

0: বহলি হবলৈ উৎসাহিত কৰা এটা পবিত্ৰ কাম বুলি অভিহিত কৰিছে। দেশৰ সাংস্কৃতিক ঐতিহ্য, বৈজ্ঞানিক দৃষ্টিভংগী, অন্ত্যোদয় আদৰ্শ, পৰিৱেশ সুৰক্ষা আৰু ৰাষ্ট্ৰ প্ৰথম আদৰ্শৰে ছাত্ৰ ছাত্ৰীসকলক দীক্ষিত কৰি ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক আহ্বান জনাইছে। শ্ৰীমোদীয়ে লগতে উল্লেখ কৰিছে যে শিক্ষকসকলে জ্ঞান, দক্ষতা, মূল্যবোধ আৰু অনুপ্ৰেৰণা প্ৰদান কৰি দেশৰ উঠি অহা প্ৰজন্মটোৰ ভাগ্য নিৰ্ধাৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শিক্ষক দিৱস উপলক্ষে লিখা আন এটা প্ৰবন্ধও সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। তেওঁ কয় যে শিক্ষামন্ত্ৰীগৰাকীৰ প্ৰবন্ধটোৱে শিক্ষাৰ্থীসকলক তথ্যৰ পৰা শিক্ষা, শিক্ষাৰ পৰা প্ৰজ্ঞাৰ দিশত পথ প্ৰদৰ্শন কৰা শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়টো আলোকপাত কৰিছে। শ্ৰীযোশীয়ে তেওঁৰ প্ৰবন্ধটোত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 শিক্ষাৰ্থীসকলক আন বহু বিষয়তো প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে। শ্ৰীমোদীয়ে লগতে কয় যে প্ৰবন্ধটোৱে শিক্ষকসকলক উদযাপন কৰাৰ ভাৰতৰ এই পৰম্পৰাক জ্ঞান প্ৰদান কৰা সকলোলৈ গভীৰ সন্মানৰ প্ৰদৰ্শন বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদ্মশ্ৰী সন্মানেৰে বিভূষিত ইন্দিৰা মিৰিৰ জন্মবাৰ্ষিকী উপলক্ষে আজি শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষক দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ইন্দিৰা মিৰিয়ে উত্তৰ পূৰ্বাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ কয় যে মহিলা আৰু সমাজৰ উপান্ত শ্ৰেণীসমূহৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1344 বৃদ্ধি পাইছে। চুবুৰীয়া ৰাষ্ট্ৰখনত 8খন প্ৰভাৱিত জিলাত উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে 13,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে। প্ৰায় 5,000 লোক এতিয়া সন্ধানহীন হৈ আছে। নোৱাকোট জিলাৰ এটা চাৰিমহলীয়া অট্টালিকাৰ ধ্বংসস্তূপৰ মাজত 10 দিন আবদ্ধ হৈ থকা এগৰাকী 60 বছৰীয়া মহিলাক আজি জীৱন্তে উদ্ধাৰ কৰা হয়। ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ T20 এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। গুণগত শিক্ষাৰ জৰিয়তেহে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পৰা যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰাচীন শিলালিপি আৰু সামুদ্ৰিক বাণিজ্যৰ পৰা গণিতলৈ দেশে নিজৰ ঐতিহ্যৰ অধ্যয়ন আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আত্মবিশ্বাসী হৈ উঠিছে বুলি মন্তব্য কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ 4দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1344 বৃদ্ধি পাইছে আৰু মহিলাৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছো কিশোৰ কিশোৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত। শ্ৰোতাসকল, আজিৰ কিশোৰ জগত অনুষ্ঠানত দিল্লী পাব্লিক স্কুল তেজপুৰৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিবলৈ পাব। আহকচোন অনুষ্ঠানটি উপভোগ কৰোঁ। অনুষ্ঠানৰ প্ৰথমেই শুনক এটি সমবেত সংগীত। পৰিৱেশন কৰিছে দিবিক্ষা য়াংকি শৰ্মা, অম্বি হাজৰিকা, আয়ুষ্মান বৰা, আৰ্চিত বিশ্বকুণ্ডলী, বৈদুৰ্য বাস্তৱ নাথ, ইপ্সিতা শিৱম, মৃগনাভ সেনডেকা, আয়ুষ্মান কাশ্যপ আৰু সৃজানী মণ্ডলে।

নমস্কাৰ, মোৰ নাম দিবিক্ষা সাংঘী শৰ্মা। আজি মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এটি গীত গাব ওলাইছোঁ।

কিশোৰ জগত অনুষ্ঠানটি শুনিলে। আজিৰ কিশোৰ জগত অনুষ্ঠানত দিল্লী পাব্লিক স্কুল তেজপুৰৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত হাৰমনিয়ামত সংগত কৰিলে পংকজ নাথে, গীটাৰত সংগত কৰিলে ৰঞ্জন বৰাই আৰু আৰ্যমান কাশ্যপে, তবলাত সংগত কৰিলে হিৰণ্য শইকীয়াই। অনুষ্ঠানটিৰ পৰিচালনা আছিল জয়িতা সেনৰ। আজিৰ অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা জিনিয়া শৰ্মাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

কিশোৰ জগত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো আজিৰ দিনটো। আজি 5 ছেপ্টেম্বৰ, ভাদ মাহৰ 18 দিন। এতিয়া শুনক ইতিহাসত আজিৰ দিনটোত ঘটা কেইটিমান বিশেষ ঘটনা। আজি শিক্ষক দিৱস। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি, মহান দাৰ্শনিক তথা শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিৱস 5 ছেপ্টেম্বৰত সমগ্ৰ দেশজুৰি পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এক সুন্দৰ আৰু পবিত্ৰ সংযোগ বা সুসম্পৰ্ক গঢ়ি তোলাটোৱেই হৈছে এই দিৱসৰ মূল তাৎপৰ্য। সুসম্পৰ্ক অবিহনে শিক্ষাৰ সঠিক আদান প্ৰদান সম্ভৱ নহয়। শিক্ষকসকলে কেৱল পাঠ্যপুথিৰ জ্ঞানেই নিদিয়ে, তেওঁলোকে ছাত্ৰ ছাত্ৰীক ভাল নাগৰিক আৰু ভৱিষ্যত নেতা হিচাপেও গঢ়ি তোলে। দেশৰ প্ৰগতি আৰু গঠনত শিক্ষকৰ ভূমিকা অপৰিসীম। শিক্ষকসকলৰ কষ্ট, ত্যাগ আৰু নিষ্ঠাক স্বীকৃতি দি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰাৰ ই এক আদৰ্শ সময়। 1888 চনৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰা সৰ্বপল্লী ৰাধাকৃষ্ণনে তিৰুপতি নগৰৰ এখন মিছনেৰী স্কুলত শিক্ষা লাভ কৰিছিল। সুখ্যাতিৰে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ মাদ্ৰাজৰ খ্ৰীষ্টান কলেজত ভৰ্তি হয়। তাৰে পৰা তেওঁ আইএ আৰু বিএ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেওঁ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ স্থান লাভ কৰি এমএ ডিগ্ৰীও অৰ্জন কৰে আৰু মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত দৰ্শনৰ অধ্যাপক ৰূপে নিযুক্ত হয়। 1918 চনৰ পৰা 3 বছৰ তেওঁ মহীশূৰ বিশ্ববিদ্যালয়তো অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰে। 1921 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ছাৰ আশুতোষ মুখোপাধ্যায়ৰ আমন্ত্ৰণক্ৰমে তাত দৰ্শনৰ অধ্যাপকৰ পদ গ্ৰহণ কৰে। পাণ্ডিত্য আৰু বাগ্মিতাৰ বাবে ৰাধাকৃষ্ণনে আদৰ্শ শিক্ষক হিচাপে খ্যাতি অৰ্জন কৰিছিল। তদুপৰি দেশে বিদেশে ভাৰতীয় দৰ্শনৰ বিষয়ে তত্ত্বগধুৰ বক্তৃতা দি তেওঁ এজন দাৰ্শনিক ৰূপেও প্ৰখ্যাত হৈ পৰিছিল। ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰো অংশকালীন অধ্যাপক তেওঁ আছিল। 1931 চনত তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্ত হয়। 1939 চনত পণ্ডিত মদন মোহন মালব্যৰ অনুৰোধ মৰ্মে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ গ্ৰহণ কৰে। 1953 চনৰ পৰা 1962 চনলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। 1946 চনত ৰাধাকৃষ্ণনে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰি তাৰ বিভিন্ন বিশ্ববিদ্যালয়ত ভাৰতীয় দৰ্শন বিষয়ক বক্তৃতা দিছিল। 1946 চনৰ পৰা 1952 চনলৈ তেওঁ ইউনেস্কোত ভাৰতীয় প্ৰতিনিধি দলৰ নেতা আছিল। তদুপৰি 1949 চনৰ পৰা 1952 চনলৈ তেওঁ ছোভিয়েট যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1952 চনত তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। 1962 চনত ৰাধাকৃষ্ণন ভাৰতৰ ৰাষ্ট্ৰপতি হয়। 1967 চনলৈকে তেওঁ এই পদত আছিল। তেওঁ বহুকেইখন পাণ্ডিত্যমূলক গ্ৰন্থ লিখি থৈ গৈছে। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল 2টা খণ্ডত বিভক্ত ইণ্ডিয়ান ফিলছফি, দি ফিলছফি অৱ উপনিষদ, এন আইডিয়েলিষ্ট ভিউ অৱ লাইফ, ইষ্টাৰ্ণ ৰিলিজিয়নছ এণ্ড ৱেষ্টাৰ্ণ থট, ইষ্ট এণ্ড ৱেষ্ট ছাম ৰিফ্লেকশ্যনছ, দ্য হিন্দু ভিউ অৱ লাইফ, এডুকেশ্যন, পলিটিক্স এণ্ড ৱাৰ ইত্যাদি। 1954 চনত তেওঁ লাভ কৰে ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন। এই সন্মান লাভ কৰা প্ৰথম 3জন ভাৰতীয় আছিল ডাক্টৰ ৰাধাকৃষ্ণন, আন 2জন চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী আৰু চন্দ্ৰশেখৰ ভাংকটৰমন। ইয়াৰ পাছত 1975 চনত তেওঁ লাভ কৰে টেম্পলেটন বঁটা।

1874 চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল কবি সাহিত্যিক আনন্দচন্দ্ৰ আগৰৱালাই। তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ্থে কলিকতালৈ যায় যদিও শিক্ষা সম্পূৰ্ণ নহয়। ইয়াৰ পাছত শিৱসাগৰলৈ আহি তাৰ বেজবৰুৱা স্কুলত এবছৰমান শিক্ষকতা কৰে। 1994 চনত পুলিচৰ চাকৰিত যোগদান আৰু 1930 চনত আৰক্ষী অধীক্ষকৰূপে অৱসৰ গ্ৰহণ কৰে। 1906 চনত পুলিচ মেনুৱেল ৰচনা কৰে। 1916 চনত ৰায়চাহাব আৰু 1921 চনত ৰায় বাহাদুৰ উপাধি তেওঁ লাভ কৰে। তেজপুৰ মহিলা শিল্প মন্দিৰৰ প্ৰতিষ্ঠাতাসকলৰ তেওঁ আছিল অন্যতম। কিছু বছৰ তেজপুৰ পৌৰসভাৰ সভাপতিও আছিল। প্ৰকাশিত পুথিসমূহ হৈছে জিলিকনি, গোৱালপাৰাৰ পুৰণি বিৱৰণ, এন একাউণ্ট অফ আছাম, কোমল পাঠ, আদিপাঠ, ধৰ্মসংগীত ইত্যাদি। বহু ইংৰাজী কবিতাৰ সুন্দৰ ভাঙনি কৰাৰ বাবে তেওঁ ভাঙনি কোঁৱৰ নাম পায়। সুখৰ ঠাই, চহা আৰু পণ্ডিত, তেনে দুটামান মনোৰম ভাঙনি কবিতা। 1934 চনত অসম সাহিত্য সভাৰ সভাপতিৰূপে নিৰ্বাচিত হয়। 1939 চনৰ 16 ডিচেম্বৰত আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্যু হয়।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহান দাৰ্শনিক ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণৰ জয়ন্তীত শিক্ষকসকলৰ নিঃস্বাৰ্থ ত্যাগ আৰু অপূৰ্ণ সন্মান জনাই আজি সমগ্ৰ ৰাজ্যতে শিক্ষক দিৱস পালন কৰা হৈছে। অসমৰ দুগৰাকী শিক্ষকসহ দেশৰ 82গৰাকী শিক্ষকক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ 15গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে

0: অসম আৰক্ষীৰ কালি নিশাৰে পৰা চলোৱা অভিযানত ৰাজ্যৰ 29খন জিলাত এই পৰ্যন্ত 330 জন প্ৰবঞ্চকক আটক কৰা হৈছে। ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্ত নিয়োগৰ অধ্যক্ষতাত আজি ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীৰ জনতা ভৱনত আজি অসমৰ চহকী ঐতিহাসিক পুৰাতাত্বিক খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ প্ৰচাৰ আৰু নথিভুক্তকৰণ সম্পৰ্কীয় এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে গহপুৰৰ ছত্ৰম, যোগীবাৰী, ব্ৰহ্মাগান, ফুলিঙি, নবিল আদি বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয় আৰু প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ বেগুৱে উল্লেখ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী তেজপুৰ, এতিয়া আপোনালোকক শুনাবলৈ লৈছো এখনি আলেখ্য, অসমৰ লোক সংস্কৃতিৰ ৰসঘৰা মহোহ, ৰচনা দীপক শৰ্মাৰ। আলেখ্যখনি আকাশবাণীৰ উত্তৰ পূবৰ বিশেষ কাৰ্যসূচীৰ অধীনত প্ৰযোজিত। ইয়া শুনক দীপক শৰ্মা ৰচিত আলেখ্য, অসমৰ লোক সংস্কৃতিৰ ৰসঘৰা মহোহ।
3: জয় কৃষ্ণ বুলি হৰি বল, হৰি বল, হৰি বল, হৰিয়ে

0: এইটো কৃষিৰ লগত জড়িত ঋতুকালীন অনুষ্ঠান মহু খুন্দা গীত। অসম কৃষি প্ৰধান ৰাজ্য, সেয়েহে অসমৰ লোক উৎসৱ বা লোকগীত সকলোতে দেখা যায় ইয়াৰ প্ৰধান উপাদান কৃষি। মহু খুন্দা গীতৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়, কৃষিয়েই হৈছে ইয়াৰ প্ৰধান উৎস।
1: কিন্তু মহু খুন্দা গীতনো কি, কিয় গায় এই গীতবোৰ, কোনে গায়, কেতিয়া গায় জানিবলৈ মন নাযায়নে? মহু খুন্দা, এইটোনো আকৌ কি ভাষাৰ শব্দ, অৰ্থই বা কি ইয়াৰ?
0: এই সকলোবোৰ জানি

বোলে আমি যাব লাগিব অসমৰ নামনি অঞ্চললৈ, অৰ্থাৎ নামনি অসমলৈ। বৰ্তমান অসমৰ দৰং জিলা, পুৰণি বৃহত্তৰ কামৰূপ জিলা আৰু পুৰণি গোৱালপাৰা জিলা সামৰি একেলগে ক'ব পাৰি নামনি অসম বুলি। অসমৰ উজনি আৰু নামনি অঞ্চলৰ সামাজিক ৰীতি নীতি, সাংস্কৃতিক বৈশিষ্ট্য আৰু চকুত পৰা ধৰণে পাৰ্থক্য লক্ষ্য কৰা যায়।

0: অসম হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। এইখন বৰ অসমৰে আৰ্য আৰু আৰ্য ভিন্ন জনগোষ্ঠীৰ বসতি স্থান। অসমৰ নামনি অঞ্চলত অতীজৰে পৰা বড়ো, কছাৰী, ভূঞা, কোচ আদি ৰজাসকলে সময়ে সময়ে ৰাজত্ব কৰি এখন সংমিশ্ৰিত সমাজ গঢ়ি থৈ গৈছে। হিন্দু, ইছলাম, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, বাথৌ আদি ধৰ্মীয় সংস্কৃতিৰে এই অঞ্চলৰ সমাজ জীৱন মিশ্ৰিত।
1: ভিন্ন জনগোষ্ঠী আৰু বৈচিত্ৰ্যৰে ভৰপূৰ হ'লেও নামনি অসমৰ জনসাধাৰণৰ কিছুমান উমৈহতীয়া সাংস্কৃতিক বৈশিষ্ট্য আছে। তাৰ ভিতৰত প্ৰধান আৰু প্ৰথম বৈশিষ্ট্যটোৱেই হ'ল ভাষা। নামনি অসমৰ প্ৰচলিত কথিত ভাষাটোৰেই এই অঞ্চলৰ জনসাধাৰণে ভাৱৰ আদান প্ৰদান কৰে। যদিও অঞ্চলভেদে এই কথিত ভাষাটোৰ কিছু তাৰতম্য লক্ষ্য কৰা যায়, তথাপিও বেছিভাগ ক্ষেত্ৰতেই এইটো এটা উমৈহতীয়া ভাষা বুলি ক'ব পাৰি।
0: পৰম্পৰাগতভাৱে কৃষিভিত্তিক জীৱন পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা হেতু নামনি অসমৰ জনসাধাৰণৰ সংস্কৃতিও মূলতঃ কৃষিভিত্তিক। গ্ৰামীণ সংস্কৃতিৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ ফলত নামনি অসমৰ সংস্কৃতিৰ ভঁৰালটো লোক সংস্কৃতিৰ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ। এইখিনিতে উল্লেখ কৰা নিশ্চয় সমীচীন হ'ব যে উজনি আৰু নামনি অসমৰ সাংস্কৃতিক বৈষম্যৰ মূলতে হ'ল অঞ্চল দুটিৰ ভাষিক তাৰতম্য আৰু জনবিশ্লেষণৰ তাৰতম্য।
1: লোক সংস্কৃতি হৈছে আপোন মাটিৰ গোন্ধত উপজা হিয়াৰ আমঠু। জাতীয় জীৱনৰ ৰূপ, ৰস, গন্ধৰ প্ৰাচুৰ্যৰে সম্পৃক্ত এই অপূৰ্ব সত্তাটিৰ মূল ধাৰক আৰু বাহক, পথ প্ৰদৰ্শক হ'ল মানুহ। জীৱনৰ সংঘাত, প্ৰতিঘাত, পোৱা নোপোৱাৰ দুখ বেদনা, জীৱনৰ উপলব্ধি আদিৰ মূৰ্ত প্ৰকাশ ঘটা অনাখৰী লোককল্পনা প্ৰসূত এই গীত মাতসমূহেই হ'ল লোক সংস্কৃতিৰ মূল উপজীৱ্য। গ্ৰামাঞ্চলৰ কথিত ভাষাত ৰচিত মৌখিক বা লিখিত ৰূপত থকা এই গীত মাতসমূহৰ মাজেৰেই অসমৰ সংস্কৃতি চিত্ৰখন প্ৰকাশ পাই আহিছে।

0: 탁 두개 오이나 도리 무게 오이나 도리 벌어라이 도리
1: অসমৰ লোক সংস্কৃতিত মাৰ্গীয় সংস্কৃতি, জনজাতীয় সংস্কৃতি আৰু লোক সংস্কৃতি এই তিনিটা ধাৰাৰ সংমিশ্ৰণ ঘটিছে যদিও ইয়াত প্ৰাধান্য লাভ কৰিছে লোক সংস্কৃতিয়ে। অসমৰ নামনি অঞ্চলত প্ৰচলিত লোকগীত মাতসমূহক তাত্ত্বিক দিশৰ পৰা এনেধৰণেৰে ভগাব পাৰি। পূজা সেৱাৰ গীত, লোক উৎসৱ অনুষ্ঠানৰ গীত, সংস্কাৰমূলক অনুষ্ঠানৰ গীত, আখ্যানমূলক গীত, কৰ্মমূলক গীত, খেল ধেমালিৰ গীত, ধৰ্মমূলক গীত, নিচুকনি গীত আদি।
2: কৰ্মমূলক গীতত কৃষকসকলে মেজি বান্ধিবৰ বাবে নৰা সংগ্ৰহ কৰে। এই নৰা গোটোৱাৰ সময়ত বা নৰা হোৱাৰ সময়ত তেওঁলোকে
3: গায়, এই হাতত টোকান মূৰত যাবে মই সুৰা কাৰা চান্দি, খাং কাকাৰা মৰং মৰং কৰে আভা ফাই লে লে লে আভা মই খাই লং ৰে হৈছাও হৈছাও।
4: এয়া হ'ল মালচি আৰু ফুকনানি ওজাপালিৰ ৰাগ। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ সৃষ্টিৰ পাতনি এই বৰালী ৰাগ। এয়ে ফুকনাজী ওজাপালিৰ গুৰিত এই ৰাগটো প্ৰধান ৰাগ। এই ৰাগৰ ব্যৱহাৰতে সকলোবোৰ চলি যায়।

এমত সোণৰ কানাই কতো দেখা নাই আয়া অ হেৰি টেনা ঠেনা টাঙা অ হেৰি টেনা ঠেনা

0: আজৰি সময়ত দৰঙৰ ঐতিহ্যমণ্ডিত এবিধ খেল আছে, চিউ খেল। সেই চিউ খেল খেলে। সেই চিউ খেল আজিৰ কাবাডী খেলৰ পূৰ্বৰূপ। ধৰা চিউ, বন্ধা চিউ, এনেধৰণৰ বিভিন্ন চিউ আছে। চিউ খেদোতে গৰখীয়াসকলে দুটা ভাগত বিভক্ত হৈ একে উশাহতে এই গীত ফাঁকি গাই গাই গাই বিপৰীত দলৰ খেলুৱৈসকলক খেদি যায় আৰু উশাহ শেষ নহওঁতে নিজৰ ঠাইলৈ ঘূৰি আহে। যদি খেল খেলোঁতে প্ৰতিপক্ষৰ ফালতে তেখেতৰ উশাহ শেষ হৈ যায় তেতিয়াহ'লে তেখেত হাৰি যায়। আমি গীতটি গাবলৈ লৈছোঁ।
1: খেলিলো কুকুৰা চৰে নেজ জাল ধৰিলো কাটকুট কৰে কাটকুট কৰে কাটকুট কৰে কাটকুট কৰে কাটকুট কৰে কাটকুট কৰে কাটকুট কৰে কাটকুট কৰে হাইৰে সত্তম চিকা মাতি লত্তম চিকা গেলো তৰে হাল মাছে গোলাৰে হাল মাছে গোলাৰে হাল মাছে গোলাৰে হাল মাছে গোলাৰে গোজাৰে গোজাৰে গোজাৰে গোজাৰে গোজাৰে গোজাৰে শিৱ
2: এইবাৰ আকৌ আহিছো মহৌ খুন্দা গীতৰ কথালৈ। আগতেই উল্লেখ কৰি অহা হৈছে যে এই মহৌ খুন্দা গীত কৃষিৰ লগত জড়িত এক লোক উৎসৱৰ গীত। নামনি অসমৰ অঞ্চলভেদে ইয়াৰ নাম বিভিন্ন। কোনো কোনো অঞ্চলত কোৱা হয় মহৌ খুন্দা, কোনো অঞ্চলত কোৱা হয় মহুহু, আকৌ কোনো কোনো অঞ্চলত কোৱা হয় মহ খেদা উৎসৱ।
1: চাপাৰী অ লাল বুঢ়া ভালুক আই ৰে হাই ৰে কাঠিৰে কুমেটি হাই ৰে হাই ৰে গিৰি গেল ঘুমেটি হাই ৰে হাই ৰে

ফাগুন মাহৰ পূৰ্ণিমা হ'ল, হাইৰে হাইৰে মহেত বাৰ হুকুম হ'ল, হৈৰে হাইৰে এঠে ঘৰৰ বৰঘনী বৌ, হাইৰে হাইৰে এঠে ঘৰৰ বৰঘনী বৌ, হাইৰে।

0: সেইকাৰণেই কোনো কোনো ঠাইত এইটো মহোহো, কোনো কোনো ঠাইত মহৌ খুন্দা, কোনো ঠাইত বাঘ খেদা, কোনো ঠাইত ভালুক খেদা আদি বিশ্বাসৰ সৈতে গীতবোৰ জড়িত হৈ আছে।
1: প্ৰাক ঐতিহাসিক কালৰে পৰাই অসম অৰ্থাৎ পুৰণি কামৰূপৰ এক সুকীয়া পৰিচয় আছে। এই পৰিচয় হ'ল অসমৰ হাবি জংঘলৰে ভৰা পৰিৱেশ। জীৱ জন্তু, গছ গছনি কি নাই এই অসমৰ বুকুত! পুৰণি অসমৰ প্ৰাকৃতিক সম্পদ তথা জৈৱ বৈচিত্ৰ্যৰ তুলনাত আজিৰ অসম শূন্যপ্ৰায় বুলি কোৱা হয়, যদিও বিশ্ব তথা আন ভাৰতীয় ৰাজ্যৰ তুলনাত এতিয়াও অসম বহুগুণে চহকী।
0: সেয়েহে পুৰণি অসমৰ পৰিৱেশ কেনে হ'ব পাৰে কল্পনা কৰি ল'বলৈ বেছি কঠিন নহ'ব নিশ্চয়। অসমৰ জনসংখ্যাও ইমান বেছি নাছিল তেতিয়া, নাছিল জনবসতিৰ ঘনত্ব। অসমৰ জনবিন্যাসৰ পৰিৱৰ্তন হোৱাও বৰ বেছি দিনৰ কাহিনী নহয়।
1: কৃষি প্ৰধান ৰাজ্য অসমক বিজ্ঞান প্ৰযুক্তিৰ বতাহে স্পৰ্শ কৰাও বৰ বেছিদিন হোৱা নাই। এতিয়াও বিভিন্ন অজুহাতত বাৰুকৈয়ে পিছ পৰি আছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম। বাৰু কল্পনা কৰকচোন, সেই সময়ত অসমৰ গাঁৱৰ পৰিৱেশ এখন বিশাল পথাৰ। পথাৰখন য'ত শেষ হৈছে তাৰ পৰাই আৰম্ভ হৈছে হাবিয়নি। পথাৰখনৰ মাজে মাজে এটা কেঁচা আলিবাট। আলিবাটটো এখন গৰুগাড়ী যাব পৰাকৈহে বহল, যিটোৱে চুইছেগৈ এটা চুবুৰী।
0: পথাৰখনৰ মাটিকেইডৰা লৈয়ে গঢ় লৈছে এই চুবুৰীটো। পকীঘৰ বাদেই এটা টিনৰ চালিৰ ঘৰো নাই ইয়াত। যাৰ মাটি বেছি সেয়ে ইয়াত ধনী। বিভিন্ন অজুহাতত ইঘৰে সিঘৰৰ পৰা সহায় নিবিচাৰি বা সহায় নকৰিলে নহয় ইয়াত। সকলো ব্যস্ত গাঁৱত, কিয়নো খেতি নকৰিলে যে উপায় নাই, নহ'লে বছৰটো খাব কিহেৰে। বাৰীৰ মেৰটোৰ আলু, কচু, লাও, কোমোৰা, নহ'লে বাৰিষাৰ শালি ধান, বহাগৰ আহু খেতি, শীতৰ বড়ো খেতি বা মাহ সৰিয়হ, মুঠতে সকলো ব্যস্ত।
1: কিন্তু এয়া কি, খেতিলৈ নামি আহে ওচৰৰ হাবিৰ পৰা বনৰীয়া মহ, হাতী অথবা পহুৰ জাক। বনৰীয়া গাহৰিয়ে তহিলং কৰে মেৰৰ আলু কচু। গোহালিৰ গৰু বা ছাগলীজনী পলকতে লৈ যায় নাহৰ ফটুকীজনীয়ে। কেতিয়াবা দুই এটা আঁচোৰ পৰে মানুহৰ গাত।
0: সমস্যাৰ সমাধান বিচাৰি সকলো একগোট হৈ চুবুৰীটোৰ নামঘৰটোত, নাতিটোৰ চুবুৰীটোৰ ৰাইজকো খবৰ দিয়া হয়। বয়োজ্যেষ্ঠসকলে ক'লে এয়া হয়তো ভগৱানৰ বিচাৰ, গতিকে ভগৱানে এই সমস্যাৰ সমাধান দিব। তথাপি হাত সাৱতি বহি থাকিলেতো নহ'ব, অত্যাচাৰী জীৱ জন্তু খেদি পঠিয়াবই লাগিব।
1: সেয়েহে ঠিক হ'ল পূৰ্ণিমা তিথি, হয় আঘোণৰ পূৰ্ণিমা। পূৰ্ণিমাৰ দিনাই ভাল হ'ব। ফৰিং ফুটা জোনৰ পোহৰত হাবিৰ পৰা নামি অহা জীৱ জন্তু খেদিবলৈ তাতকৈ ভাল আৰু নিশ্চয় নহ'ব। হাতত একোডাল মজবুত লাঠি লৈ গাঁৱৰ পাহোৱাল ডেকাবোৰ লগ হৈ পকা ধানৰ পথাৰ বচাবলৈ আৰম্ভ হ'ল মহ খেদা অভিযান। হাৰি হৌৰে থুপুৰি হওঁ, হৌৰে মহৌ হওঁ।
0: কামটো নিশ্চয় বৰ উজু নহয়। ডেকাসকলক সহায়ৰ হাত আগনবঢ়ালে তাহাঁতৰ মনোবল ভাগি পৰিব। সেয়েহে সকলো আগবাঢ়ি আহিল, যে যেনেকে পাৰে সহায় আগবঢ়ালে। শিকি, আধলি, চাউল, বাৰীৰ শাক পাচলি, যেই যেনেকে পাৰে। হয়তো তেনেকেই আৰম্ভ হৈছিল এটা পৰম্পৰা, এটি লোক উৎসৱৰ, যাৰ নাম মহোহো, মহ খেদা অথবা মহৌ খুন্দা। কোনো ধৰ্মীয় ৰীতি নীতি নাই এই উৎসৱত, কেৱল গীত আৰু নৃত্য।

আচলতে মহৌ খুন্দা বা মহোহো শব্দটিৰ অৰ্থনো কি? ভিন্নজনে ভিন্ন ব্যাখ্যা আগবঢ়াইছে এই সম্পৰ্কত। কোনোৱে কয় এয়া শিঙাল মহ খেদা, কোনোৱে আকৌ কোমোৰা মহ খেদাৰ লগত জড়িত এই উৎসৱ বুলি কয়। কিছুমানে আকৌ ভাবে এই মহ বা মহৰ দৰে অনিষ্টকাৰী জীৱ জন্তুক দূৰীকৰণ কৰিবলৈ এই গীত পদবোৰ গোৱা হৈছিল।

এই পৰম্পৰা অনুসৰি এতিয়াও নামনি অসমৰ বিভিন্ন অঞ্চলত আঘোণৰ পূৰ্ণিমাৰ দিনা সন্ধিয়া সময়ত গাঁৱৰ ডেকা ল'ৰা তথা গৰখীয়াসকলে লগ হৈ গাঁৱৰ প্ৰতিঘৰতে সোমাই চোতালত মহ খেদা গীত গায়। গীতবোৰ সাধাৰণতে এটা ছন্দত সজোৱা থাকে। এজনে প্ৰথমে লগাই দিয়ে, বাকীবোৰে হৌৰে মহৌহৌ অংশ গাই থাকে আৰু হাতৰ টোকনডালেৰে মাটিত খুন্দিয়াই যায়। দলটোৰ এজনে ভালুকৰ দৰে পোছাক পিন্ধি মাজত নৃত্য কৰে। গীতৰ প্ৰদৰ্শন শেষ হ'লে দলটোৱে গৃহস্থক সুখ শান্তি আৰু শ্ৰীবৃদ্ধিৰ বাবে আশীৰ্বাদ কৰে আৰু গৃহস্থয়ো পাৰ্যমানে দলটোক টকা শিকা নাই আন বস্তুৰে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে।

0: মহ খেদা গীতসমূহ এক নিৰ্দিষ্ট ছন্দত ৰচিত আৰু এইবোৰ গাওঁতে এক নিৰ্দিষ্ট ঢেক বা সুৰত গোৱা হয়। গীতবোৰ সাধাৰণতে হাস্যধৰ্মী। গীতসমূহৰ পৰা কোনো নিৰ্দিষ্ট অৰ্থ উলিয়াব পৰা নাযায়। প্ৰদৰ্শনেই হৈছে ইয়াৰ মূল কলা।
1: চৰ্চাৰ অভাৱত এই লোকসংস্কৃতি এতিয়া প্ৰায় পাহৰণিৰ গৰ্ভত। তথাপিও নামনি অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাৰ ঠাই বিশেষে এতিয়াও বহু জনপ্ৰিয়। বিশ্বৰ বিভিন্ন ঠাইত জীৱ জন্তুক লৈ বিভিন্ন লোক সংস্কৃতিৰ সৃষ্টি হৈছে যদিও মহৌ খুন্দাৰ দৰে অত্যাচাৰী জীৱ জন্তুক খেদি পঠিয়াবলৈ সৃষ্টি হোৱা লোক সংস্কৃতি নিশ্চয় বিৰল।
2: মই

0: ইমানপৰে শ্ৰোতাসকলে দীপক শৰ্মাৰ ৰচিত আলেখ্য অসমৰ লোক সংস্কৃতিৰ ৰসঘৰা মহোহ শুনিলে। আলেখ্যখনিৰ কথাংশত ভাগ ল'লে অনামিকা বৰদলৈ বৰুৱা আৰু প্ৰমোদ দাসে। বিভিন্ন গীতত কণ্ঠদান কৰিলে দীনবন্ধু শৰ্মা, হেমচন্দ্ৰ ডেকা, দুৰ্লভ কলিতা, লংকেশ্বৰ শৰ্মা, বেণুধৰ গোস্বামী, বাবুল শৰ্মা, শচীন্দ্ৰনাথ বনিয়া আৰু দূৰ্ণ ভূঞাই। আলেখ্যখনিৰ সম্পাদনা আৰু বাণীবন্ধন চিত্ৰামণি বড়োৰ, প্ৰযোজনা পল্লৱী কলিতাৰ।
1: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
2: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
1: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক।

0: নাই, আমার লোকপিয়ন আমার বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027, আমাৰ লোকপিয়ন আমাৰ বিকাশ।
2: এয়া আকাশবাণী

মেহিৰ ফটা ৰিহা দেখি মোৰ খং উঠে। বিহুৰ দিনা সেয়েহে শপত খাবৰ মন যায়। বিহুটো যাওকগৈ, তহঁতক চাই ল'ম, তহঁত পৰিবি ফান্দত।

0: শ্ৰোতাসকলে ইমান পৰে ভূপেন হাজৰিকা আৰু সহশিল্পীসকলৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছো আজিৰ অতিথি শ্ৰোতাসকল। এই মাহৰ আজিৰ অতিথি অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ এগৰাকী সুকণ্ঠী তথা বিশিষ্ট গায়িকা অঞ্জু দেৱী বাইদেউক। বাইদেউৰ বিষয়ে সকলোৱে জানে। বাইদেউ ভূপেন হাজৰিকাৰ সৈতে গীত গায় বাইদেউয়ে সময়ত জনপ্ৰিয়তা অৰ্জন কৰিছিলে আৰু তাৰ লগতে বাইদেউয়ে নিজাববীয়াকৈ বহুখিনি গীতত কণ্ঠদান কৰিছে আৰু লগতে বাইদেউ এগৰাকী শাস্ত্ৰীয় সংগীতৰ শিক্ষয়িত্ৰী। প্ৰথমে বাইদেউ আপোনাৰ শৈশৱৰ পৰাই আমি আৰম্ভ কৰোঁ। আপোনাৰ জন্ম ক'ত হৈছিল, পিতৃ মাতৃৰ বিষয়ে আৰু আপুনি শিক্ষা ক'ত গ্ৰহণ কৰিলে এই বিষয়ে।
1: প্ৰথমে মই সকলো ৰাইজক মোৰ ফালৰ পৰা তেজপুৰ আকাশবাণীৰ ৰেডিঅ'ৰ পৰা নমস্কাৰ জনাবলৈ সাজু হৈছোঁ। আৰু প্ৰথম কথা, মোৰ জন্মই হ'ল তেজপুৰ।
0: হয়,
1: মোৰ দেউতাই ৰেল ডিপাৰ্টমেণ্টত চাকৰি কৰিছিল। মোৰ দেউতাৰ নাম শ্ৰী আগম বাহাদুৰ আৰু মোৰ মাৰ নাম গৌৰী দেৱী। তাৰপিছত আমি আঠটা ল'ৰা ছোৱালীৰে এখন সংসাৰ আমাৰ আছিল। আমি মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ ছোৱালী আছিলোঁ মই। গতিকে আমি ছোৱালী তিনিজনী আৰু ল'ৰা পাঁচটা।
0: হয়, আৰু শিক্ষা আপুনি ক'ৰ পৰা?
1: শিক্ষা মই ইয়াৰ পৰাই কৰিছোঁ। প্ৰথম এল পি স্কুল ইয়াৰ কলিবাৰী স্কুল, তাৰপিছত আমাৰ এইটো কি হায়াৰ ছেকেণ্ডেৰী মাল্টিপাৰ্পাছ স্কুল, তাৰ পৰা স্কুলিং কৰিছোঁ। তাৰপিছত মেট্ৰিক পাছ কৰাৰ লগে লগে গুৱাহাটীলৈ গ'লোঁ।
0: হয়, আৰু পাছৰ শিক্ষাখিনি আপুনি গুৱাহাটীতে
1: কৰিলোঁ?
0: হয়, গুৱাহাটীলৈ গ'ল। পৰৱৰ্তী শিক্ষা আপুনি গুৱাহাটীত গ্ৰহণ কৰিলে?
1: মই প্ৰাইভেটলি কৰিলোঁ।
0: প্ৰাইভেটলি?

0: কৰিলে। হয়, এতিয়া আমি আহোঁ আপোনাৰ সংগীতৰ ক্ষেত্ৰখনলৈ। আপুনি সংগীতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলে, কেতিয়াৰ পৰা আৰু ক'ৰ পৰা প্ৰেৰণা পালে সংগীতৰ সৈতে জড়িত হ'ব?
1: সৰুৰে পৰা আমাৰ ঘৰখন এখন সংগীত চৰ্চা চলি থকা ঘৰ। মোৰ মা জোককাইদেউ বিপুল বাহাদুৰ, তেওঁ এজন স্বনামধন্য গায়ক। আৰু মোৰ তলৰ সৰু ভাইটিটো শংকৰ মাহাতে ৰেডিঅ'তে চাকৰি কৰিছিল সিও। গতিকে তেনেকৈ মিউজিক লৈয়ে আমি আমাৰ সংসাৰত আমি খুব ব্যতিব্যস্ত আছিলোঁ। আৰু মোৰ মাজু ককাইদেউৱেই মোৰ প্ৰথম সংগীতৰ গুৰু। তেওঁৱেই মোক সৰুৰে পৰা ইটো সিটো গান শিকাই সৰু সুৰা মানে ফাংচনত গীত গোৱাইছিল। আৰু এল পি স্কুলত যেতিয়া পঢ়িলোঁ তেতিয়া কম্পিটিশ্যনবিলাক যে হয়, সেই কম্পিটিশ্যনবিলাকত মই আমাৰ ঘৰৰ ওচৰতে বান থিয়েটাৰ আছিল কলিবাৰী স্কুলৰ ওচৰত, তাতে মোক দাদাই সকলোবিলাক সকলো ভাগতে মানে সকলো সংগীতৰ ভাগতে মোক নাম লেখাই দিলে। আধুনিক, বনগীত, বিহুগীত, জ্যোতিসংগীত, বিশ্বৰাভাৰ গীত, এই এনেকৈ ভজন জইন কৰাই পেলাই বিহু কম্পিটিশ্যনবিলাকত মোক মানে গাবলৈ লগালে। তাৰপিছত গাই পেলাই মই যেতিয়া গোটেইবিলাক সংগীতত মই প্ৰথম স্থান পালোঁ, সেই সংগীতৰ জাজ আছিল মানে কম্পিটিশ্যনৰ জাজ আছিল আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আৰু দুজনমান আছিল লগত, তিনিজন জাজ আছিল। তাৰ যিদিনা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈছে সেইদিনা মোক তেখেতৰ হতুৱাই মই প্ৰাইজ পালোঁ। আৰু তেখেতে মোক কৈছিলে যে এই অঞ্জু বিপুলৰ ভনীয়েক এই অসমলৈ বহুত সুনাম অৰ্জন কঢ়িয়াই আনিব, গতিকে তাইক লৈ পেলাই মই মানে উজ্জ্বল ভৱিষ্যত তাইৰ মই ভাল দেখিছোঁ।
0: তেখেতে তেতিয়াই গম পাইছে?
1: হয়, তেতিয়াই গম পাইছে। তাৰপিছত আৰু তেওঁৰ ঘৰৰ লগত মোৰ আহ যাহ চলিল। তাৰপিছত তেখেতেই মোক জয়ানাই গীতটো শিকালে, তাৰপিছত তিলাই তিলাই ঘূৰি ফুৰে সেইটো শিকালে, জানো জানো বিফলে নাযায় এইবোৰ গীত শিকাই মেলি মোক দিলে আৰু।
0: হয় বাইদেউ, এতিয়া সেই শৈশৱৰ সেই গান গোৱা সময়খিনিৰ কথা ওলাইছে যেতিয়া, এই গীতকেইটিৰ যিকোনো এটা অকণমান গুণগুণাই শুনাব নেকি?
1: গীত এটাৰ ভিতৰত আৰু এইটো জয়া নাইটোতো এটা সম্পূৰ্ণ মানে ইতিহাস থকা হিষ্টৰিকেল এটা গল্প গীতেৰে প্ৰকাশ কৰিছে, হয়নে? গতিকে এটা গীত সম্পূৰ্ণ নহ'লে তাৰ সাৰ মৰ্মটো বুজি নাপালে মানুহৰ অলপ দিগদাৰি হয়। কিন্তু জয়া নাইটো যিহেতুকে এটা কালজয়ী গীত, সকলোৰে মুখে মুখে, সকলোৱেই অলপ অচৰপ জানে, গতিকে তাৰে মই যিখিনি মোৰ মনত আছে মই গাই দিছোঁ বাৰু। জয় সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল, জয় সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে।

0: এতিয়া এইখিনিকে গাইছোঁ।
1: হয়, খুব সুন্দৰ বাইদেউ। বাইদেউ, আপুনি ক'লে আপুনি সেই শৈশৱতে ঘৰখনৰ পৰাই আপুনি সংগীতৰ অনুপ্ৰেৰণা পালে, যিহেতু আপোনাৰ ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ আছিলে। আপোনাৰ জ্যেষ্ঠ ভাতৃ বিপুল বাহাদুৰ চিৰনমস্য ব্যক্তি, সংগীতৰ ক্ষেত্ৰখনলৈ তেখেতৰ অৱদান বহুত। গতিকে আপুনি সেই সময়ৰ যিহেতু সাংস্কৃতিক ক্ষেত্ৰত চহকী আমাৰ তেজপুৰ, আৰু তাতে আপুনি জন্মগ্ৰহণ কৰিলে, আপুনি আপোনাৰ প্ৰাথমিক যিখিনি ইয়াতে আপুনি পালে, আৰু যিসকল বৰেণ্য ব্যক্তি আছিলে সাংস্কৃতিক ক্ষেত্ৰখনৰ হওক বা বিভিন্ন ক্ষেত্ৰৰ, তেখেতসকলৰ সান্নিধ্য আপুনি লাভ কৰিলে, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে ব্যক্তিৰ ওচৰত আপুনি সংগীতৰ শিক্ষাও গ্ৰহণ কৰিলে। এতিয়া আহোঁ ইয়াৰ পাছৰ পৰ্যায়। আমি জানো ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে আপোনাৰ যি সংগীতৰ যাত্ৰা, সেয়া গোটেই অসমৰ ৰাইজে মনত ৰাখিছে, চিৰস্মৰণীয় সেই যাত্ৰা। এতিয়া সেই যাত্ৰা ক'ৰ পৰা কিদৰে আৰম্ভ হ'ল, সেইখিনিৰ বিষয়ে জানিব বিচাৰিছোঁ।
2: এতিয়া গোটেইখিনি কথা ক'বলৈ গ'লেতো সময় নাথাকিব, গতিকে আৰম্ভণিটো কৰোঁ। কওঁ যে মই যেতিয়া 10-12 বছৰৰ আছিলোঁ, তেতিয়া মই ঈদগাহ ফিল্ডত সেই এনেকৈ বিহু ফাংচনত, সেইখন ফাংচনত তাৰমানে ভূপেন দা আহিব, হা, তাতে কম্পিটিশ্যনবিলাক হোৱাৰ পিছত মেইন ফাংচনৰ দিনা ভূপেন দা আহিব। তাৰপিছত মই সেই তেনেকৈ গোটেইবিলাক গানত যেতিয়া ফাৰ্ষ্ট হ'লোঁ, বেষ্ট ছিংগাৰ বুলি এটা হেৰি দিলে, প্ৰাইজ দিলে, আৰু মোৰ দুটা গীতৰ প্ৰগ্ৰেম ৰাখিলে ঈদগাহ ফিল্ডত, দেই তেজপুৰৰ। তাৰপিছত মই তাতে গীত গালোঁ, ভূপেন দাহঁত বহি আছে সন্মুখত, তাৰপিছত তেওঁলোকে গীত শুনি, মই গাইছিলোঁ বনৰীয়া আমি বনৰ চৰাই, বন

বনায়ো অনাই বনাই উ এই গীতটি গালোঁ। তাৰপিছত এটা মডাৰ্ণ ছং গালোঁ, সেইটো জয়ন্ত হাজৰিকাৰ ফুল।

0: এই গীতটি গালোঁ। তাৰপিছত ভূপেন দাই মোক ওচৰত মাতি পঠিয়ালে, মোক সুধিলে নাম, ক'ত থাকোঁ, কি কথা, গোটেইখিনি ক'লোঁ। বিপুল দাৰ ওচৰতে থিয় হৈ আছিল, বিপুল দাৰ লগতো ভূপেন দাৰ আগৰ পৰাই চিনাকি আছিল। তাৰপিছত মই কৈছোঁ বিপুল দা মোৰ দাদা হয়, সেই প্ৰথমতে শিকাইছিলে গানো, হয় নেকি এনেকৈ মাতিলে। মাতি পেলাই বিপুল দা কৈছে তাইৰ সাংঘাতিক ভাল মাত, ভাল লাগিছে তাইৰ গান শুনি, গতিকে তাইক ভালকৈ শিকাবা, এনেকৈ ক'লে। তাৰপিছত মোক কৈছে হেৰি, প্ৰথমতে ক'লে তুমি মোৰ লগত গান গাবা প্ৰথম। মোৰতো বুকুটো একদম ঢেপ ঢেপ মাৰিছে। মই কৈছোঁ এফালে ভয়ত তেনেকুৱা লাগিছে, আকৌ আনন্দও লাগিছে, ভূপেন হাজৰিকাই মোক
1: তেখেতৰ
0: লগত মানে গা সংগ দিবলৈ কৈছে। তাৰপিছত মই কৈছোঁ, লগে লগে মই গাম বুলি কৈছোঁ, কিন্তু মই কৈছোঁ গাম। তেতিয়া তেওঁ ক'লে বোলে ঠিক আছে, তেতিয়াহ'লে পক্ষীৰাজ ঘোঁৰাটো জানা? মই কৈছোঁ জানো। এনেকৈ তেতিয়া খুব চলিছিলে এইটো চিনেমা। তাৰপিছত আৰু ৰাণাদা আছিলে, ৰাণাদাক ক'লে তুমি যোৱাচোন গৈ পেলাই ভিতৰত গৈ পেলাই তাইৰ স্কেলটো ঠিক কৰি লোৱা। তাৰপিছত গৈ পেলাই চালোঁ, স্কেল চালোঁ, ভূপেন্দাৰ প্ৰগ্ৰেম হ'ল। ভূপেন্দাৰ প্ৰগ্ৰেমত মোক থিয় কৰালে, এই টিনৰ যে চকীবিলাক আগৰ দিনত আছিলে সেই চকীবিলাকত মোক থিয় কৰাই দিলে, নহ'লে মাইকটো মাইক্ৰফোন এটা এটা গতিকে মইতো ঢুকি নাপাওঁ ভূপেন্দাৰ হেৰি, সেইকাৰণে সেই তেনেকৈ কৰি চকীৰ ওপৰত উঠাই পেলাই মোক তেনেকৈ থিয় কৰাই গাবলৈ দিলে। তা গালোঁ, ভূপেন্দাইতো নোচোৱাকৈ নাগায়, মইতো মুখস্থ গালোঁ। তেতিয়া মোক একদম পিঠিয়ে তেনেকৈ চপৰিয়াই কৈছে, বাহ চাব্বাছ চাব্বাছ, বঢ়িয়া গাইছা, এনেকৈ কৈছে। তাৰপিছত তেওঁৰ যিবিলাক গান আছে তেওঁৰতো চব মোৰ মুখস্থ, তেওঁ যিবিলাক গান আৰম্ভ কৰিছে লগে লগে ময়ো গাইছোঁ। তাৰপিছত তেওঁৰ এটা মানে বিশ্বাস আহি গ'ল আৰু, যে মানে মই তেওঁক সংগ দিব পাৰিম। তাৰপিছত খুব ৰাইজে ক্লেপিং দিছে, মোক সাংঘাতিক উদগনি দিছে আৰু দেই। তাৰপিছত ষ্টেজৰ পৰা নামি আহি পেলাই কৈছে হেৰি, তুমি হেৰি কৰিব লাগিব, মোৰ লগত গান গাব যাবা, এনেকৈ কৈছে। তাৰ বিপুল দাৰ লগে লগে আছে। তেতিয়া দাদাই প্ৰথমতে ক'লে, যাব যাব যাব দাদা।

0: এনেকৈ ক'লে দেই। পিছদিনা ৰাতিপুৱা আমাৰ ঘৰত ওলাল ভূপেন দা।
1: হয়,
0: মই যেতিয়া ৰিজাৰ্ভত থাকোঁ আমাৰ ঘৰ ওলাল, ওলাই গৈ পেলাই বাৰু মাহঁতক ক'লে এনেকৈ যাম বুলি। সেয়ে মোৰ জাৰ্ণি, ভূপেন দাই মোক ঈদগাহ ফিল্ডৰ পৰা পিক আপ কৰিলে।
1: হয়,
0: তাৰপিছৰ পৰাতো আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতি বছৰ মই গৈ পেলাই নিজৰ পাৰত থাকোঁ। তেওঁলোকৰ ফেমিলিৰে এগৰাকী মই সদস্যৰ দৰে গোটেইবোৰৰ লগত মোৰ এনেকৈ মৰমৰ আদান প্ৰদান। বৌহঁতে খুব মৰম কৰা হ'ল, অমৰদাৰ বৌ, তাৰপিছত মনীষা বৌ, তাৰপিছত যিমান আছিলে আৰু ইফালে ৰোজ বাইদেউ, সুমিত্ৰা বৌ, গোটেই মানে ফেমিলি মেম্বাৰৰ নিচিনা হৈ গ'লোঁ আৰু।
1: গোটেই তেজপুৰৰ পৰা গৈ সেই সংগীতৰ আৰু এটা পৰিয়ালৰ সৈতে আপুনি জড়িত হৈ পৰিলে আৰু এইদৰে আপোনাৰ সংগীতৰ যাত্ৰা চলি থাকিল। এতিয়া বিভিন্ন বোলছবিত আপুনি কণ্ঠদান কৰিছে ভূপেন হাজৰিকাৰ সৈতে, সেইখিনিৰ বিষয়ে জানিবলৈ বিচাৰে, ক'ৰ পৰা আৰম্ভ কৰিলে আৰু কিমান কি
0: সেই ছবিও মানে তেনেকৈ হেৰি প্ৰথম মোৰ জীৱনৰ বোলছবিত নেপথ্য গায়িকা হিচাপে গাবলৈ মই সৌভাগ্য মোৰ জন্মিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী।
1: হয়,
0: প্ৰথম জয়মতীখনততো মোৰ জন্মই হোৱা নাছিল,
1: পিছৰখন
0: যিখন বনালে সেইখনত ভূপেন দাৰ মিউজিক আৰু সেই ভূপেন দাই মোক পাঁচটা গীত গাবলৈ সেইখন চিনেমাত সুযোগ দিলে। সেয়া মোৰ নেপথ্য গায়িকা হোৱাৰ এটা মানে পথত মানে প্ৰথম ভৰি। তাৰপিছত লাহেকৈ মানে এটা এটাকৈ বনজুই, বনহংস, স্মৃতিগন্ধা, তাৰপিছত অংগীকাৰ, এনেধৰণে চিনেমাবিলাকত
1: নেপথ্য গায়িকা হিচাপে গান কৰিলে। এতিয়া প্ৰথম যিখন বোলছবি তাৰ এটি গীত আমাক শুনাব নেকি বাইদেউ?
0: যাওতি যুগীয়া ধনে।

0: যুগী আধনে মুরো।
1: এটা এখিনি মনত আছে।
2: হয় বাইদেউ, ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে আপুনি বহুখিনি বোলছবিত একেলগে গীতত কণ্ঠদান কৰিছে। চিৰযুগমীয়া গীত আপুনি আমাৰ অসমীয়া সংগীত জগতলৈ উপহাৰ দিছে। আজি সৌভাগ্যৰ কথা যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ চলি আছে আৰু এই মাহটোতেই তেখেতৰ জন্মৰ 100টা বছৰ পূৰ্ণ হ'ব আৰু সেই মাহতে আমি আজিৰ অতিথি হিচাপে আপোনাক পাইছোঁ।
1: মোৰো ভাগ্য, আজিলৈকে মই আমাৰ তেজপুৰ আকাশবাণীত ভৰি দিয়া নাছিলোঁ। আজি মোৰো ভাগ্য যে মই আজি আহি ইয়াতে ভৰি দিব পাইছোঁ বা আপোনালোকৰ লগত পৰিচয় এটা ঘটিল আৰু মোক নিজকে যিখিনি মই মোৰ মনৰ শ্ৰদ্ধা ভক্তি ভূপেন্দাৰ নামত মানে অৰ্পণ কৰিব পাৰোঁ শ্ৰদ্ধাৰে, সেইখিনি সুযোগ আপোনালোকে দিছে, সেইকাৰণে নিজকে খুব ভাগ্যৱতী বুলি ভাবিছোঁ।
2: হয় বাইদেউ, এতিয়া তেখেতৰ সৈতে দ্বৈত কণ্ঠত কণ্ঠদান কৰা এটি গীত আজিৰ দিনটোত আমি নিশ্চয় শুনিবলৈ বিচাৰিম।
0: বনজুই বনত হে জ্বলে

বন জুই বনতহে জ্বলে দেখা পোৱা যায়, বন জুই বনতহে জ্বলে দেখা পোৱা যায়, হিংসা আৰু অহিংসাহে এহে দুটি অস্ত্ৰ আছে, হিংসা আৰু

0: বাসিছে হে বনজুই, বনথে জলে দেখা পোৱা যায়, বনজুই বনথে জলে দেখা পোৱা যায়, মনৰ জুই মনত জলে দেখা তো নেপায়ে, বনজুই বনথে জলে দেখা পোৱা যায়।
1: আচলতে আজিৰ দিনটোত আমিও ভাষাহীন হৈ পৰিছোঁ, আমাৰ ইমানেই ভাল লাগিছে যিহেতু 100টা বছৰ পূৰ্ণ হ'ব তেখেতৰ জন্মৰ, সেই মাহটোৰ বিশেষ অতিথি আপুনি আৰু আপোনাৰ কণ্ঠত আমি আপোনালোকে দুয়োগৰাকীয়ে একেলগে কণ্ঠদান কৰা গীত শুনিবলৈ পাইছোঁ আৰু আমাৰ সন্মুখত আপোনাক পাইছোঁ। আপোনাৰ মাজেৰে তেখেতক কিছু জানিবলৈ চেষ্টা কৰোঁ। বহু বছৰ তেখেতৰ সান্নিধ্য লাভ কৰিছে, কেনেকুৱা অভিজ্ঞতা হৈছে, কি কি শিকিলে তেখেতৰ পৰা, সেইখিনি জানিবলৈ বিচাৰিম।
0: কি কি শিকিলোঁ বুলি ক'লে বহুত কথাই ক'ব লাগিব। অকল গীত গাবলৈ শিকোৱাটোৱেই নহয়, ভূপেন দাই মোক খোজ কেনেকৈ কাঢ়িব লাগে, ছোৱালী মানুহৰ খোজটো হেনো হংসগামিনী হ'ব লাগে, হংস হাঁহৰ দৰে হ'ব লাগে, হাঁহে যেনেকৈ খোজ পেলায় ঠিক তেনেকৈ ছোৱালী মানুহে তেনেকৈ, আৰু বহাৰ ষ্টাইলটো তেওঁ নিজে বহি পেলাই দেখুৱাই দিছে। এখন সমাজত যেতিয়া মেলে মিটিঙে বহি কথা পাতে তেতিয়া তেনেকৈ বহিব লাগে যেনেকৈ বাহিৰৰ মাইকী মানুহবিলাকে বহে, সেইবিলাকতো ইংলিছ চিনেমাত দেখিছই, এনেকৈ বুজাইছিলে। আৰু কাটা চামুচেৰে খাবলৈ শিকালে হোটেল পাইনুডত শ্বিলঙৰ, তাৰপিছত চুপ খাবলৈ শিকালে, মই চুপ কেতিয়াও খোৱা নাছিলোঁ, ভূপেন দাই নিজে চুপ বনাই, চুপো আকৌ কিহৰ চুপ, শাকৰ চুপ, মৰিচা শাক, খুতুৰা শাক, এইবিলাক নিজে বাচে নিজৰ পাৰৰ ঘৰত, বাচি মেলি তাতে বিলাহী দিয়ে, তাৰপিছত কণী দুটা ভাঙি দিব, সেই তেনেকৈ চুপ বনাই এক বাতি নিজেও খায়, মই খাবলৈ ভাল পাওঁ বা নাপাওঁ খা, এইটো খালে বহুত শক্তি পায় বুলি পেলাই খাবলৈ দিয়ে। তেওঁ নিজে ৰন্ধাৰ খুব চখ আছিল, ৰান্ধিও ভাল পায়, আৰু এইসব মছলা নিদিয়া খাদ্য খাই তেওঁ খুব ভাল পাইছিলে, হাঁ, আৰু খোৱাইও ভাল পাইছিলে তেনেকৈ। আৰু কি ক'ম, কথা কোৱাৰ আৰ্ট শিকাইছিলে, গীত গাবলৈ শিকোৱাটোতো সেইটোতো আৰু মোৰ লাইনটোৱেই এইটো, গতিকে তেওঁ শিকাইছিলে কেনেকুৱা শব্দবিলাকত কেনেকুৱা সুৰেৰে তাক প্ৰকাশ কৰিব লাগে, বোল্ড শব্দবিলাকক বোল্ড দি ক'ব লাগে, আৰু কোমল শব্দবিলাকত কোমল ভাষাৰে কোমল সুৰেৰে প্ৰকাশ কৰি ৰাইজৰ মন জয় কৰিব লাগে। সেয়া হ'ল ভূপেন দাৰ প্ৰথম আৰু প্ৰধান নিয়ম। সেইখিনি মই আয়ত্ত কৰিব পাৰিছোঁনে নাই নাজানো, কিন্তু মই যিখিনি পাৰোঁ, মই গীত এটি গোৱাৰ আগতে এইখিনি কথা মই মনত ৰাখি পেলাই মই গীতটো পৰিৱেশন কৰোঁ।
1: এগৰাকী অভিভাৱকৰ দৰে তেখেতে আপোনাক আগবঢ়াই নিলে,
0: আগবঢ়াই দিছে গোটেই অসমত, তেওঁৰ দ্বাৰাই মই আজি মোৰ নামটো পৰিচিত কৰাই দিলে, হাঁ, আৰু অকল অসম বুলি নহয়, কলিকতা, বেংগল আৰু অমৃতসৰ, তাৰপিছত এইটো কি বোলে লক্ষ্ণৌ, এইবিলাকতো ভূপেন দাই মোক লৈ গৈছে। তাৰপিছত মই গ'লোঁ নেপাল, নেপালত মোৰ অঞ্জুদেৱীৰ ৰাত্ৰি হ'ল,
1: হয়,
0: তাত মোৰ নাইট মনালে নেপালৰ ৰাইজে, তাৰপিছত তাৰ ৰেকৰ্ডিং কোম্পানীয়ে ৰেকৰ্ড কৰালে, ৰজাই লিখা গীত মোক গোৱালে, ৰত্না ৰেকৰ্ডিং কোম্পানী, ৰাণী ৰত্না, আমাৰ ইয়াত যেনেকৈ HMV, তাত ৰাণী ৰত্নাৰ নামত ৰত্না ৰেকৰ্ডিং কোম্পানী আছে, সেই কোম্পানীটোৱে মোক তাত গাবলৈ নিমন্ত্ৰণ দিলে, আৰু তাৰপিছত মোক 13 বছৰ ৰত্না ৰেকৰ্ডিং কোম্পানীয়ে নেপাল কাঠমাণ্ডুত প্ৰতি বছৰ মাতি মাতি মোক 5টা 6টা গীত ৰেকৰ্ডিং কৰাইছিল।
1: আপোনাক ভাৰতৰ বাহিৰলৈও তেখেতে লৈ গ'ল অভিভাৱকৰ দৰে, নহয় জানো, গতিকে আপোনাৰ জীৱনত তেখেত এক আশীৰ্বাদ হিচাপে আহিল, ঈশ্বৰৰ আশীৰ্বাদ হিচাপে। আৰু যি আপুনি শৈশৱত আৰম্ভ কৰিলে সংগীতৰ সেই প্ৰথম পদক্ষেপ, সেয়া আপোনাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিলে। এতিয়া আপুনি নিজাববীয়াকেও বহুখিনি গীতত কণ্ঠদান কৰিছে।
0: মই এতিয়া আকাশবাণী গুৱাহাটীৰ পৰা, মই নেপালী ইউনিটৰ পৰা, যিটো সগৰ মাথা অনুষ্ঠান আছিল আগতে, মই অডিশ্যন দি

0: গোটেই সেইটো 1971 চন আছিল,
1: হয়
0: সেই তেতিয়াৰ পৰা মই নেপালী অনুষ্ঠানতো গাই আছোঁ। গতিকে এই দুইটা বিভাগতে মই বি হাই গ্ৰেডৰ আৰ্টিষ্ট হৈছোঁ, কিন্তু পৰীক্ষা দি কৰা নাই দেই, নাজানো মোক কিহৰ কাৰণে আকাশবাণীয়ে নিজেই বি হাই গ্ৰেডৰ মই পৰীক্ষা নিদিয়াকৈ মোক সেইটো স্থান দিছে গুৱাহাটীৰ।
1: এতিয়া নেপালী গীত এটিও আমি শুনিবলৈ পাম নেকি বাইদেউ? আজি
0: আছে ভূপেন্দাৰ লগত আছে, দোলা হে দোলা হে দোলা হে দোলা হে দোলা হে দোলা হে দোলা হে দোলা হে কাবে কাবাতেরে কঢ়িয়াওঁ কঢ়িয়াওঁ বৰ বৰ মানুহৰ দোলা হে দোলা হে দোলা হে দোলা হে আপোন কৰিলোঁ বনুৱাৰ জীৱনক দেহা ভাগৰাই তোলা হে দোলা হে দোলা হে দোলা হে দোলা হে দোল হে ডোকো হে ডোকো হে ডোকো হে ডোকো নেপালী ভাষণ হে ভৰিয়া বনায়ে আপনো জীৱন লাই বিচাৰিবই না হে ডোকো হে ডোকো হে ডোকো হে ডোকো হে ভৰিয়া বনায়ে আপনো জীৱন লাই বিচাৰিগৈ না হে ডোকো হে ডোকো হে ডোকো হে ঠোলা ঠোলা মানছে ডোকো মানি ধাওঁচন হাম্রো পসিনা ঝরে হে ঝরে ঠুলো পর্বত কো গোরে তোমা লাগে ঠুলো পর্বত কো গোরে তোমা লাগে পাইলা রাম্র রীতে কা হাম্রো কাঁধ বট চিপলি ও ভানে হাম্রো কাঁধ বট চিপলি ও ভানে পল্টি জানে ছোকো সাহু বানিয়া কো ডোকো ঠুলা ঠুলা মানছে কো ডোকো হে ডোকো হে ডোকো হে ডোকো হে সুনা হে সুনা হে সুনা হে সাথী সুনা হে সুনা হে সুনা হে সাথী হে ডোকো হে ডোকো হে ডোকো হে ডোকো হে ডোকো হে ডোকো।
1: খুব সুন্দৰ বাইদেউ, আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে আজিৰ এই অনুষ্ঠানটি শুনি নিশ্চয় খুবেই আনন্দিত হৈছে আপোনাৰ যিখিনি কথা আৰু আপোনাৰ গীত আটাইখিনি শুনি। এতিয়া বাইদেউ, আপুনি শাস্ত্ৰীয় সংগীতৰ শিক্ষয়িত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে, আৰু কিমান চনত?
0: মই সোমাইছিলোঁ 86 চনত,
1: হয়,
0: আৰু মই 2018 চনত
1: অৱসৰ গ্ৰহণ কৰিলে।
0: এতিয়া মই মোৰ ঘৰৰ ওচৰতে এখন স্কুল খুলিছোঁ,
1: হয়,
0: 2-3 মাহমান হৈছে। সেইটোৱে মোৰ এটা ইচ্ছা আছিল আৰু, যে মই অৱসৰ লোৱাৰ পিছত মই গানৰ স্কুল এখনকে খুলিম।
1: হয়,
0: গতিকে সেইটো এতিয়া মানে কৰিছোঁ, চাওঁ ঈশ্বৰে কিমান দূৰ লৈ যায়।
1: হয়, নিশ্চয় সেই শিক্ষাৰ্থীসকলেও যথেষ্ট ভাগ্যৱান যে আপোনাৰ ওচৰত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব। তাত অকল শাস্ত্ৰীয় সংগীতৰ শিক্ষাই দিয়া হ'বনে, বাকীখিনিও আপুনি তাত
0: শিকাম? মই যি জানো তেওঁলোকে যিবিলাক শিকিবলৈ ইচ্ছা কৰে মই শিকাম। জ্যোতিষ সংগীত, বিশ্বভা গীত, বন গীত, আধুনিক, ভূপেন্দ্ৰ সংগীত, এইবিলাক
1: আটাইখিনিকে সামৰি
0: ভজন সব শিকাম।
1: হয়, আপোনাৰ জীৱনটো আচলতে সংগীতৰ সৈতে জড়িত, সংগীতক বাদ দি অঞ্জুদেৱী অসম্পূৰ্ণ নহয় জানো। আমাৰ অনুষ্ঠানৰ সময়ো সীমিত, গতিকে কথা ইমানবোৰ আছে কিন্তু ইমান কম সময়ত শেষ কৰা কেতিয়াও সম্ভৱ নহয়। তথাপিও কিছু কথা আমি আপোনাৰ বিষয়ে জানিলোঁ আৰু বহুত থাকি গ'ল। আশা কৰিছোঁ আমি আকৌ কেতিয়াবা আপোনাক লগ পাম, আকৌ আপোনাৰ সৈতে কথা পাতিম। শেষত এই সংগীতৰ বাহিৰেও আৰু কি কি কৰি ভাল পায়, দিনটো কেনেধৰণে অতিবাহিত কৰে আপুনি?
0: এতিয়া অৱসৰ লোৱাৰ পিছত প্ৰথম এবছৰ খুব ভাল লাগিল, সেই টাইমৰ এটা বাইণ্ডিং থাকে নহয়, 8:30 গা ধুব সোমাবই লাগিব, তাৰপিছত ভাতটো খাবই লাগিব, টিফিনটো বনাবই লাগিব, ল'ৰাটোক স্কুল পঠিয়াবই লাগিব, এনেকুৱা। মোৰ এটি সন্তান, মোৰ ল'ৰা এটা, তেওঁৰ নাম গৌৰৱ বৰুৱা। সেই তেনেকৈ সংসাৰো কৰিছোঁ, তাৰ মাজে মাজে গীতো গাইছোঁ, সময় মই বেছি গীতক দিওঁ আৰু গীতৰ কথা মই মানে বেছি লিপ্ত থাকোঁ। তাৰপিছত আৰু এগৰাকী মাতৃ বা এগৰাকী ঘৰৰ গৃহিণীৰ যিখিনি থাকে আৰু, খোৱা বনোৱা দিয়া, বা আলহী দুজন আহিলে দুকাপ চাহ বনাই দিয়া, বা কোনোবা বন্ধু বান্ধৱ আহিলে অলপ কথা পতা, গানৰ আলোচনাই কৰা, সেইখিনিয়ে কথা। আৰু তাৰপিছত টিভি চাওঁ, গান শুনো, সেই তেনেকেই অতিবাহিত কৰি আছোঁ আৰু জীৱনটো। আৰু সপ্তাহত 2 দিন মই গানৰ স্কুলত শিকাবলৈ লৈছোঁ, শনিবাৰ আৰু দেওবাৰে। সেই তেনেকেই তেনেকৈ চাওঁ আৰু, যিকেইটা দিন জীয়াই আছোঁ দি যাব বিচাৰিছোঁ, যিখিনি কোনোবাই যদি ইচ্ছা কৰি ল'ব ইচ্ছা নকৰিলে নল'ব।
1: হয়, নিশ্চয় ল'ব। আপুনি সেই ভঁৰাল হৈ আছে, সংগীতৰ জ্ঞানৰ ভঁৰাল হয়, ইমান অভিজ্ঞতা।

0: আহৰণ কৰিছে আপুনি। গতিকে আপোনাৰ সেই অভিজ্ঞতাৰ পৰা তেখেতসকলেও শিক্ষা লওক, আপুনি বিলাই দিয়ক সেইখিনি অভিজ্ঞতাখিনি আৰু সকলোৱে সেইখিনি আহৰণ কৰক। এতিয়া বাইদেউ অনুষ্ঠান সামৰিবও সময় হ'ল। শেষত আপুনি যেনেদৰে নিজকে আপুনি ক'লে এগৰাকী গায়িকা, এগৰাকী মাতৃ, এগৰাকী গৃহিণী, লগতে কৰ্মজীৱনটো আপোনাৰ আছেই, সেই গোটেইখিনি সুন্দৰকৈ আপুনি সামৰি অৱসৰ গ্ৰহণ কৰিলে আৰু এতিয়াও আপুনি নিজকে ব্যস্ত কৰি ৰাখিছে। গতিকে অনুষ্ঠানৰ শেষত আমাৰ মহিলাসকললৈ বা আমাৰ শ্ৰোতাসকললৈ কেনেকুৱা বাৰ্তা আপুনি দিব বিচাৰিব, কিদৰে নিজক সদায় সক্ৰিয় কৰি তুলিব পাৰে, আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীসকল যিয়ে সংগীতৰ শিক্ষাৰ প্ৰতি আগ্ৰহী, তেওঁলোকে কেনেধৰণে সংগীতক আঁকোৱালি ল'ব, কেনেধৰণে আগবাঢ়িব এই বিষয়ে?
1: এটাই ক'ম, যি শিকে, সংগীতেই শিকক বা আৰ্টেই শিকক বা নাচেই শিকক, গুৰিটো খুব সবল হ'ব লাগিব, খুব ষ্ট্ৰং হ'ব লাগিব। আৰু সেই গুৰিটো ভাল হ'বৰ কাৰণে কি লাগিব, ভাল গুৰু লাগিব।
0: হয়,
1: গুৰু যেতিয়া ভালকৈ চুজ কৰে ন, যেতিয়া মানে কোন গুৰুৰ ওচৰত শিকি ভাল পাব, বা আৰম্ভণিতে তেওঁলোকে নাজানিব, কিন্তু কিছুদিন শিকাৰ পিছততো গম পাই যাব। গতিকে সেই তেনেকুৱা ধৰণৰ যদি গুৰু হয়, উচিত শিকাব পৰা সেই তেনেকুৱা গুৰুৰ তত্ত্বাৱধানত শিকিলে মই ভাবোঁ যে তেওঁলোক সফল হ'ব,
0: সফল হ'ব।
1: মই ভাবোঁ যে মই নমৰালৈকে গীত গাম, নাজানো আৰু শৰীৰে কিমান দিন চাথ দিব। গতিকে সেই ঠিক তেনেকৈ মই যিবিলাক আগ্ৰহী মহিলা, কিছুমানে লিখি ভাল পায়, কিছুমানে গীত গাই ভাল পায়, কিছুমানে আৰ্ট কৰে, বিভিন্ন ধৰণৰ কিছুমানে
0: নিজৰ ভালপোৱাসমূহ, নিজৰ ভাল,
1: সেইখিনি সক্ৰিয় ৰাখি নিজৰ ৰাস্তাৰে ধুনীয়াকৈ ওলাই যাব পৰা প্ৰত্যেক নাৰীৰ একো একোটা শক্তি থাকে। সেই শক্তিখিনি সেই উচিত কামত লগাই আৰু উচিত কামেৰে সময়খিনি পাৰ কৰাহে জীৱনৰ লক্ষ্য হ'ব লাগে।
0: হয় বাইদেউ, অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ আপুনি সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ আজিৰ এই অনুষ্ঠানটিক সময় দিলে। বিশেষকৈ ভূপেন হাজৰিকাৰ জন্মৰ শতবৰ্ষৰ এই মাহটোত আৰু আপোনাৰ সান্নিধ্য পাই আমিও সুখী হ'লোঁ, আমি নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। আৰু আপোনাৰ যি সংগীতৰ যাত্ৰা, সেই বিষয়ে আমি বহুখিনি জানিলোঁ। আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে নিশ্চয় ভাল পাব আপোনাৰ কণ্ঠ, আপোনাৰ কথা, আটাইখিনিয়ে তেওঁলোকক, বিশেষকৈ উঠি অহা ল'ৰা ছোৱালী যিখিনি, তেওঁলোকক প্ৰভাৱিত কৰিব। আপুনি এইদৰে সুস্থ হৈ থাকক, সবল হৈ থাকক আৰু আপোনাৰ সংগীতৰ যাত্ৰা অব্যাহত ৰাখক। আৰু সংগীতৰ যি শিক্ষানুষ্ঠান খুলিছে তালৈ গৈ আমাৰ নতুন প্ৰজন্মই আপোনাৰ যি অভিজ্ঞতাৰ ভঁৰাল তাৰ পৰা জ্ঞান আহৰণ কৰক। বাইদেউ, শেষত পুনৰবাৰ আপোনাক ধন্যবাদ জনালোঁ আৰু আজিৰ অনুষ্ঠানটিৰ পৰা ইমানতে বিদায় ললোঁ।
1: মই বহুত বহুত ধন্যবাদ দিলোঁ আৰু বহুত বহুত শুভেচ্ছা থাকিল আটাইলৈকে, মোৰ নমস্কাৰ।
0: নমস্কাৰ। শ্ৰোতাসকলে আজিৰ অতিথি অনুষ্ঠানত অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী তথা লুইতকুঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জু দেৱীৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ শোণিতপুৰ জিলাৰ অনুষ্ঠিত হোৱা 65 সংখ্যক শিক্ষক দিৱস উদযাপনৰ এটি অনাতাঁৰ প্ৰতিবেদন।
2: শ্ৰোতালৈ সম্ভাষণ জনাই আগবঢ়াইছোঁ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষক সংগঠনৰ সহযোগত তেজপুৰত অনুষ্ঠিত কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীৰ এটি অনাতাঁৰ প্ৰতিবেদন। আজি পুৱা 8 বজাত অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ শিক্ষকবৃন্দৰ বাসগৃহত সন্মান প্ৰদান কৰা হয়। বিয়লি 3 বজাত তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মূল সভাখন অনুষ্ঠিত কৰা হয়। মূল সভাৰ আৰম্ভণিতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত মাননীয় শ্ৰীযুত আনন্দ কুমাৰ দাসে। ইয়াৰ পিছতেই আদৰণি ভাষণ প্ৰদান কৰে শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে। ইয়াৰ পিছতেই বিশিষ্ট অতিথি হিচাপে বৰচলা সমষ্টিৰ বিধায়ক শ্ৰীযুত ঋতুবৰণ শৰ্মাই ভাষণ প্ৰদান কৰে।

0: সে বিভিন্ন দেশত শিক্ষক বুলি কোৱাৰ লগে লগে যিটো মনলৈ পৰিকল্পনা বা ছবি আহে সেই শিক্ষকসকল তেওঁলোকে জীৱন যাপন জীৱনৰ মানদণ্ড সেইখন সমাজত তেওঁলোকৰ সন্মান ভাৰতত হয়তো আজিৰ পৰিপ্ৰেক্ষিতত আমি বহু সময়ত দেখা পাওঁ। মই পূৰ্বৰ আমাৰ যি সমাজ ব্যৱস্থা যি আমাৰ শিক্ষা ব্যৱস্থা আছিল যি গুৰুকুল ব্যৱস্থা আছিল সেই পৰ্যায়ত নগৈ পেলাই আজিৰ দিনত বহু সময়ত শিক্ষা বা শিক্ষক বৃত্তিটো সন্মানীয় যদিও বহু ক্ষেত্ৰত যিটো সন্মান তেওঁলোকৰ প্ৰায় থাকে বৰ কামনি কৰে। বিদেশৰ বহু উন্নত ৰাষ্ট্ৰ জাৰ্মানী ফ্ৰান্স জাপান আদিকে ৰাষ্ট্ৰবিলাকত শিক্ষকৰ স্থান বহু ওপৰত। আমি কেৱল মুখেৰে সন্মান কৰোঁ সন্মান প্ৰদৰ্শন কৰিছোঁ সম্বৰ্ধনা জনাইছোঁ সেইটো এটা নিজৰ স্তৰৰ কথা আমি কৃতজ্ঞতা স্বৰূপ আমি কৰিছোঁ। কিন্তু সঁচাকৈ আমাৰ গোটেই যিটো ব্যৱস্থা আমাৰ ৰাজনৈতিক ব্যৱস্থা বা আমাৰ যিটো ব্যৱস্থা কৰিবলৈ ক'ব নোৱাৰে তাত আমি কেৱল সন্মান এদিন কৰোঁ বা শিক্ষকসকল সন্মানীয় পূজনীয় বুলি ভাৱনাতে কিবা ৰাখোঁ আমি সঁচাকৈ শিক্ষকসকলক সেই স্তৰে নিজৰ মনৰ ভিতৰৰ পৰা উত্তীৰ্ণ কৰিবলৈ আমি সক্ষম হৈছোঁ আজিৰ দিনত সেইজনৰ কথা মই মনলৈ আহিছে বুলি মই মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ। যিগৰাকী ব্যক্তিয়ে নিজকে সম্পূৰ্ণ উচৰ্গা কৰি দিয়ে কোনোবা এটা ল'ৰা বা ছোৱালী তেওঁৰ শিক্ষাটি সেই ল'ৰা বা ছোৱালীজনী বা ল'ৰা বা ছোৱালী জীৱন যুদ্ধত অৱতীৰ্ণ হ'বলৈ লাভ কৰি যাব। আৰু তেওঁৰ শিক্ষা দি তেওঁৰ শিক্ষাৰে শিক্ষিত বা শিক্ষিত তেওঁলোকৰ শিক্ষাৰে শিক্ষিত এজন বা দুজন শিক্ষকো থাকে কেইবাজনো শিক্ষক শিক্ষয়ত্ৰীৰ প্ৰভাৱ থাকে এগৰাকী ব্যক্তিত্ব ওপৰত। আৰু আজি ৰাজ্যপাল ডাঙৰীয়া আন এটা ভাল কথা কৈছিল যে শিক্ষকসকলৰ মানসিকতা কেনেকুৱা যে এগৰাকী শিক্ষকে তেওঁ শিক্ষকতা কৰি আছে এতিয়া তেওঁৰ স্কুলত তেওঁ শিক্ষাদান কৰা তেওঁৰ ছাত্ৰ এজন যেতিয়া ইন্সপেক্টৰ স্কুল চলে সেইখন স্কুললৈ আহে শিক্ষকৰো বা শিক্ষকে কিন্তু তেওঁ এইটো নাভাবে যে মই শিক্ষাই কৰোঁ শিক্ষা দি মই একে অৱস্থাত থাকি গ'লোঁ আৰু মই শিক্ষাদান কৰা মোৰ ছাত্ৰ বা ছাত্ৰীগৰাকী আজি আই এছ হ'ল। কোনোবা এখন স্কুলত যেতিয়া কোনোবা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী শিক্ষামন্ত্ৰী ৰাজ্যিক শিক্ষামন্ত্ৰী বা কোনোবা আই এছ অফিচাৰ এ চি এছ অফিচাৰ এগৰাকী যেতিয়া সেই স্কুললৈ যায় তেওঁ শিক্ষাদান কৰা শিক্ষক বা শিক্ষাৰ্থীগৰাকী এইটো নাভাবে যে মইতো ইয়াতে থাকি গ'লোঁ মোৰ ছাত্ৰ বা ছাত্ৰীগৰাকী ইমান ওপৰ পালে তেওঁৰ মনলৈ সেই ভাৱ নাহে। তেওঁ এটা অনাভিল আনন্দ লগ হৈছে মোৰ শিক্ষাৰে শিক্ষিত হৈ ছাত্ৰ ছাত্ৰীগৰাকী আছিল সেই পৰ্যায় গৈছেগৈ প্ৰাপ্তিৰ যিটো আনন্দ সেই লৈ শিক্ষক বা শিক্ষকগৰাকী আনন্দিত হৈ থাকে সন্তুষ্ট হৈ থাকে তেওঁলোকে কোনো নিবিচাৰে মই যিটো দেখিছোঁ কাৰণ শিক্ষকগৰাকীয়ে সেইটোৱে আনন্দ সেইটোৱে প্ৰাপ্তি তেওঁ যথেষ্ট তেওঁৰ শিক্ষাৰে শিক্ষিত বা সেই সময়ত সেই অপৈত অৱস্থাত সেই ছাত্ৰ বা ছাত্ৰীগৰাকী যদি সঠিক দিশ যদি নিদৰ্শন যদি সেই শিক্ষক বা শিক্ষকগৰাকী নিদিলে হয় বা তেওঁ যদি নেপালে হয় বঞ্চিত হ'লে তাতে পৰৱৰ্তী জীৱনত তেওঁ সেই পৰ্যায় গৈ নেপালে হয় গতিকে নিস্বাৰ্থভাৱে সমাজ এখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু বিশেষভাৱে আমি মানৱ সম্পদ বুলি কওঁ কাৰণ যি মানৱ সম্পদৰ নিৰ্ভৰ কৰি আমাৰ ভৱিষ্যতৰ আমাৰ জাতিটো সমাজখন দেশখন কলৈ যাব সেই গোটেইটো নিৰ্ভৰ কৰিছে আমি আজিৰ সমাজক আমি কি দিছোঁ সমাজত মানে আজি নতুন প্ৰজন্মক আমি কি দিছোঁ কি শিকাইছোঁ আৰু এনেও 2047 চনৰ ভিতৰত আমাৰ যদি লক্ষ্য এখন বিকশিত ৰাষ্ট্ৰৰ নাগৰিক হিচাপে নিজকে চিনাকি দিব লাগে সেইটো কেনেকৈ সম্ভৱ ক'ত সম্ভৱ হ'ব সেইটো হ'বলৈ হ'লে যি মানৱ সম্পদে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে নিজকে গঢ় দিবলৈ হ'লে তেওঁলোকে আজিৰ পৰা নিজকে সাজু কৰিব লাগিব কাইলৈ তেওঁলোকে নেতৃত্ব দিব লাগিব।
1: ইয়াৰ পিছতেই বিশিষ্ট লেখিকা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ বিনীতা বৰা দেৱ চৌধুৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে।
2: প্ৰতিজন শিক্ষা গুৰুলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো আজিৰ এই শিক্ষক দিৱসৰ প্ৰতি পবিত্ৰ দিনটোত অভিনন্দন জনাইছো সেইসকল কৃতি শিক্ষকলৈ যিসকলক আজি বিশেষভাৱে ইয়াত সন্মানিত কৰা হ'ব আৰু তাৰ লগতে এইটো নহয় যে কৃতি শিক্ষকৰ বঁটা লাভ নকৰা বাকীসকল শিক্ষক তেখেতসকলতকৈ কিছু পিছত আছে প্ৰত্যেকজন শিক্ষকে আচলতে একে

সদায় ছাত্ৰ-ছাত্ৰীয়ে অনুকৰণ কৰে। যদি আমি নিজৰ বিদ্যালয়খনত, নিজৰ মহাবিদ্যালয়খনত, নিজৰ বিশ্ববিদ্যালয়খনত, নিজৰ কৰ্মক্ষেত্ৰত এটা ৰূপ দেখুৱাই তাৰ পৰা ওলাই অহাৰ লগে লগে, সেই আনুষ্ঠানিক পাঠদানৰ সময়খিনিৰ বাহিৰলৈ ওলাই অহাৰ লগে লগে যদি আমি বেলেগ এটা জীৱন যাপন কৰোঁ, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কি শিকিব, যে মানুহে দুখন মুখা পিন্ধি জীয়াই থাকে, শিক্ষকসকলে আচলতে দুখন মুখা কেতিয়াও পিন্ধিব নালাগে। নিজৰ জীৱন আছে, শিক্ষকৰো নিজৰ জীৱন আছে, কিন্তু সেই জীৱনতো যিখিনি নকৰিলে আমাৰ জীৱন উদযাপনত কোনো ক্ষতি নহয়। আজি মই শিক্ষক হিচাপে নিজৰ অনুষ্ঠানটোত গৈ পাঠদান কৰি ল'ৰা ছোৱালীক বহুত আদৰ্শৰ কথা কৈ ঘূৰি আহি যদি মোৰ কৰ্মসীমাৰ সময়সীমাৰ বাহিৰত একেবাৰে পিন্ধিব নলগীয়া পোছাক এটা পিন্ধি ৰীল বনাই সামাজিক মাধ্যমত এৰি দিওঁ, তেতিয়াহ'লে মোৰ ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় নিজৰ মনত হ'লেও প্ৰশ্ন কৰিব যে বাইদেউয়ে ক্লাছৰুমত এইখিনি কথা কৈ গ'ল, কিন্তু বাহিৰত গৈ কি কৰি আছে, তেওঁ দুটা জীৱন যাপন কৰিছে। কিন্তু সেইখিনি নকৰাৰ ফলত মোৰ জীৱন উদযাপনত কোনো ক্ষতি নহয়। বাদ দিব লাগিব, এটা সময়ত কৈছিল শিক্ষকসকল মমৰ দৰে, গলি গলি পোহৰ বেলাই। আজিকালি কিন্তু সেইটো কনচেপ্ট নাই, সেইটো ধাৰণা নাই, শিক্ষক মমৰ দৰে। আমি দেখিছিলোঁ মোৰ প্ৰাথমিক স্কুলৰ শিক্ষাগুৰু তেজপুৰ কাৰ মেমৰিয়েল স্কুলত মই প্ৰাথমিক শিক্ষা লাভ কৰিছিলোঁ, আৰু সেই কাৰ মেমৰিয়েল স্কুলত সেই সময়ত দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত মোৰ নমস্যা শিক্ষাগুৰু ৰুক্মিণী পটংগীয়া ছাৰ, সোমেশ্বৰ প্ৰিয়া ছাৰক দেখিছিলোঁ। তেখেতসকলে মমৰ দৰে গলি গলি ছাত্ৰ ছাত্ৰীক আমাক পোহৰ দিছিল, পৃথিৱীখন চাবলৈ শিকাইছিল। কিন্তু আজি মমৰ দৰে গলি গলি পোহৰ বিলাব নালাগে। মম হৈ যদি নিজকো পোহৰ কৰিম, ছাত্ৰ ছাত্ৰীৰ জীৱনো পোহৰ কৰিম, আৰু তেওঁলোকৰ জৰিয়তে আমাৰ আহিব লগা সময়খিনি সমৃদ্ধ কৰিম। এই ধৰণৰ চিন্তাধাৰা শুনিবলৈ বেয়া, ক'বলৈ বেয়া, বিশেষকৈ উচ্চ শিক্ষাৰ জগতখনত আজিকালি এনেকুৱা হৈছে, আমাক চৰকাৰে এটা যথেষ্ট পৰিমাণৰ পাৰিশ্ৰমিক দিয়ে, কিন্তু এনেকুৱা হৈছে সেই পাৰিশ্ৰমিকৰ কাৰণে যেনে তেনে প্ৰকাৰে নিজক যোগ্য বুলি প্ৰতিষ্ঠিত কৰি মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ চাকৰি এটা লোৱাতে আমাৰ সকলো কৰ্তব্য যে শেষ। তাৰপিছত সমাজৰ দায়িত্বখিনি কোনে কৰিব? ছাত্ৰ ছাত্ৰীক নতুন কিবা চিন্তা কৰিবলৈ, নতুন কিবা উদ্ভাৱন কৰিবলৈ কোনে শিকাব? সেইখিনি শিক্ষকৰ দায়িত্ব, আৰু সেই পৰ্যায়তে এজন শিক্ষক শিক্ষাগুৰুলৈ ৰূপান্তৰিত হয়। আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাই শিক্ষকক যিটো স্থান দিছে, সেই স্থান কিন্তু পৃথিৱীৰ অন্য ঠাইত শিক্ষকক যথেষ্ট সন্মান কৰে, কিন্তু গুৰু শিষ্য পৰম্পৰা যিটো, সেই পৰম্পৰাটো ভাৰতত যিটো আছে, সেই পৰম্পৰা কিন্তু পৃথিৱীৰ অন্য কোনো দেশত নাই। তাত শিক্ষক যথেষ্ট সন্মানীয় এটা বৃত্তি, কিন্তু গুৰু শিষ্যৰ যিটো পৰম্পৰা, সেই পৰম্পৰা কিন্তু অন্য দেশত নাই। কিন্তু আমাৰ ভাৰতৰ শিক্ষকে কি শিক্ষা দিয়ে? আপোনালোক সকলো শিক্ষক, কিন্তু মই এই কথাখিনি কোৱাৰ মোৰ উদ্দেশ্য হৈছে শিক্ষকতা বৃত্তিটোৰ যিটো মহানতা, আৰু আমাৰ নতুন যিসকল শিক্ষকতা বৃত্তিত নিয়োজিত হোৱা আমাৰ পিছৰ প্ৰজন্ম, তেখেতসকলে কিছুমান কথা অনুধাৱন কৰাটো ভাল, আৰু তাৰ কাৰণে সেই কথা কোৱাৰ এখন সুবিধাজনক মঞ্চ এইখন বুলি ভাবিছোঁ কাৰণে এই কথাখিনি ইয়াত উপস্থাপন কৰিছোঁ। কাৰণ চাওক, আমাৰ ভাৰতবৰ্ষৰ বাহিৰতে আমি দেখিছোঁ বিভিন্ন, আজিকালি একেবাৰে সুলভ, আমি ইউটিউবৰ জৰিয়তে বা বিভিন্ন প্লেটফৰ্মত আমি শিক্ষা ব্যৱস্থাৰ বিভিন্ন আমাৰ আছে স্বয়ং বক্স, এইবিলাকতো আমি দেখিছোঁ, বা বিদেশী কিছুমান আছে অনলাইন শিক্ষা ব্যৱস্থাৰ দেখিছোঁ, তাত শিক্ষকজনে আহিছে, পাঠদান কৰিছে, ওলাই গৈছে, সেই নিৰ্দিষ্ট পাঠটো পঢ়াইছে। কিন্তু আমাৰ ভাৰতীয় গুৰুসকলে কি কৰিছে? জীৱনমুখী যিটো শিক্ষা, জীৱনমুখী শিক্ষা প্ৰদান কৰিছে, আৰু সেইকাৰণে ৰামে, ৰামায়ণৰ ৰামে অস্ত্ৰ শিক্ষাৰ লগে লগে কিন্তু শাস্ত্ৰৰো শিক্ষা ল'ব লগা হৈছিল। গুৰুৰ আশ্ৰমত পঢ়ি থকা শিষ্যসকলে বেদৰ শিক্ষা লোৱাৰ লগে লগে, উপনিষদৰ শিক্ষা লোৱাৰ লগে লগে, গৃহস্থী কেনেকৈ চলাব লাগে, খাদ্যবস্তু উৎপাদন কেনেকৈ কৰিব লাগে, গৰু ছাগলী কেনেকৈ পুহিব লাগে, হাবিৰ পৰা কেনেকৈ ভৰি বিচাৰি আনিব লাগে, গছ গছনি কেনেকৈ পৰিচৰ্যা কৰিব লাগে, এই গোটেইবোৰৰ শিক্ষা তেওঁলোকে সেই আশ্ৰমখনত গুৰুৰ পৰা লাভ কৰিছে। অৰ্থাৎ এটা সম্পূৰ্ণ জীৱন যাপন কৰিবৰ কাৰণে এজন

0: য়োগাৰ চাৰ্টিফিকেট আৰু এন চি চি চাৰ্টিফিকেট।
1: হয়,
0: য়োগাতকৈ আমি এন চি চি চাৰ্টিফিকেট বেছি দিবলৈ সক্ষম হৈছোঁ।
1: হয়,
0: আৰু ইয়াৰ লগত পেৰেণ্টছসকলো জড়িত আছে, কাৰণ অভিভাৱকসকল নিশ্চয় থাকিব,
1: গতিকে
0: অভিভাৱকসকলৰ লগত মোৰ এটা মধুৰ স্মৃতি জড়িত হৈ আছে। আমাৰ বিদ্যালয়ৰ এজন ছাত্ৰ, তেওঁৰ নামটো মই হঠাৎ পাহৰি গৈছোঁ, দত্ত। মই তেওঁৰ ঘৰত গৈ অলপ যোগাৰ বিষয়ে শিকাইছিলোঁ। তেওঁ নেশ্যনেল যোগা অলিম্পিয়াডত 22, 23, 24, 25 নেশ্যনেল বিভিন্ন ষ্টেটত গৈ তেওঁ পুৰস্কাৰ ল'বলৈ সক্ষম হৈছে। ইয়াৰ লগতে ঠিক এন চি চিৰ পৰা সোনম আফ্ৰিন চৌধুৰী, তেওঁ আৰ ডি চি পিৰিয়ডৰ কাৰণে ছিলেকশ্যন হৈছে আৰু তেওঁ বেষ্ট কেডেট আছিলে। গতিকে বেষ্ট কেডেট এৱাৰ্ড পোৱাটো বা প্ৰধানমন্ত্ৰীৰ লগত পেৰেড কৰিবলৈ পোৱাটো এই গভৰ্ণমেণ্ট স্কুলৰ ডাঙৰ সৌভাগ্য বুলি ভাবোঁ। মই নাভাবোঁ মই বহুত এজন ভাল স্কলাৰ শিক্ষক বুলি, কিন্তু মই ছাত্ৰ ছাত্ৰীৰ লগত থাকি কাম কৰা এজন শিক্ষক।
1: হয়,
0: আৰু তাতে সেইখিনিৰ পৰাই চাগৈ মোক আজি এনেকুৱা কৃতি শিক্ষক বঁটা দিবলৈ 2026 চনত চাগৈ মনোনীত কৰিলে। আৰু লগতে মই কৃতি বঁটা পাইছোঁ বুলি কেৱল তাৰ গৌৰৱটো মই নিজেই লোৱা নাই, মই বিদ্যালয়খনক দিছোঁ, মই মোৰ ছ'চাইটিখনক দিছোঁ, কাৰণ ছ'চাইটিতহে মানুহ এজন থাকি তাৰ পৰা শিক্ষা লৈ শ্ৰেষ্ঠ হ'ব পাৰে।
2: শ্ৰোতা, ইমান পৰে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষক সংগঠনৰ সহযোগত তেজপুৰত অনুষ্ঠিত কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীৰ থলীতে বাণীবদ্ধ কৰা এটি অনাতাঁৰ প্ৰতিবেদন শুনিলে। অনুষ্ঠানটি যুগুতে সম্পাদনা কৰি আগবঢ়ালে শান্তনু শইকীয়াই, প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM বেণ্ডৰ 102.4 MHz আৰু সন্ধ্যা 5:25 মিডিয়াম ৱেভৰ 286.66 মিটাৰ কিলোহাৰ্জ 1125 FM বেণ্ডৰ 102.4 MHz। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপতো শুনিবলৈ পাব। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত প্ৰমোদ চন্দ্ৰ টাইড, মঞ্জু বড়ো আৰু প্ৰতীক্ষা খনিকৰ।